এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই চৰণদীপ ঠাকুৰীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু তিলক চন্দ্ৰ দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

0: पहले ऋषिकांत सिंह चानम्बम ने पुरुषों के 60 किलोग्राम भारोत्तोलन में कुल 264 किलो भार उठाकर रजत पदक जीता। उधर भारत ने हरारे में तीसरे और अंतिम T20 अंतर्राष्ट्रीय क्रिकेट मैच में मेजबान जिम्बाब्वे को 35 रन से हराकर सीरीज 3-0 से अपने नाम कर ली। भारत ने 5 विकेट पर 192 रन बनाए। वैभव सूर्यवंशी ने शानदार प्रदर्शन करते हुए सिर्फ 49 गेंद पर 81 रन बनाए। जिम्बाब्वे निर्धारित 20 ओवर में 7 विकेट पर 157 रन ही बना सका। वैभव को प्लेयर ऑफ द मैच चुना गया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: दिस इज आकाशवाणी द न्यूज रेड बाय सुभद्रा रामचंद्रन। द गवर्नमेंट विल इंट्रोड्यूस The Public Examinations Prevention of Unfair Means Amendment Bill 2026 in the Lok Sabha today. The bill seeks to amend the Public Examinations Prevention of Unfair Means Act 2024. It will be introduced by Union Minister Dr. Jitendra Singh. On Friday, Union Cabinet had approved a draft bill to set up fast-track courts and to ensure stricter punishment in cases of paper leaks and exam malpractices. Prime Minister Narendra Modi has announced the constitution of a high-power task force on examination reforms headed by renowned technology expert Nanda Nilekani. The task force will also consist of former IB Director Tapan Deka, former ISRO Chairman S. Somnath, IIT Chennai Director V. Kamakoti, besides former Education Secretary Anita Karwal and Logistics Expert Amrit Lal Meena are also part of the task force. In a video message, Mr. Modi said the task force will focus on strengthening the examination system and based on its recommendations, necessary steps will be taken at the earliest to ensure the credibility of future examinations. The Prime Minister added that the government is also moving towards introducing a new law in Parliament today with stringent provisions to deal with examination-related irregularities.
2: हम पार्लियामेंट के अंदर कठोर कानूनों के प्रावधान के साथ नया कानून बनाने की दिशा में भी आगे बढ़ रहे हैं। लेकिन हमें भविष्य के लिए सोचना है। हमारी परीक्षा पद्धति ट्रांसपेरेंट हो, हमारी परीक्षा पद्धति में सबसे ज्यादा टेक्नोलॉजी का उपयोग हो, इन सारी बातों को ध्यान में रखते हुए विश्व प्रसिद्ध टेक्नोलॉजी एक्सपर्ट श्रीमान नंदन निलेकनी जी के नेतृत्व में एक हाई पावर टास्क फोर्स बनाने का निर्णय किया है जो एग्जामिनेशन रिफॉर्म की तरफ फोकस करेगा और जल्द से जल्द आने वाली परीक्षाओं की विश्वसनीयता को सुनिश्चित करने का काम इसके रिपोर्ट के आधार पर कर दिया जाएगा।
1: Union Minister Prahlad Joshi assumed charge as the Education Minister. Mr. Joshi was appointed to the post on Saturday following the resignation of Dharmendra Pradhan. Mr. Joshi also continues to hold the portfolios of Consumer Affairs, Food and Public Distribution, and New and Renewable Energy. Delhi government has constituted the Delhi Commission for Women and the Delhi Minorities Commission. Latha Gupta has been named chairperson of the Delhi Commission for Women with Shambhala, Malti Verma, Lata Sodhi, Sandrika Sharma Jha and Renu Bhalla appointed as members. Nirmal Jain has been appointed chairperson of the Delhi Minorities Commission with Kuldeep Singh and Muhammad Haroon as members. Chief Minister Rekha Gupta stated that these initiatives aim to enhance the protection of women's rights, support the empowerment, ensure the welfare of minority communities and safeguard their constitutional rights. A deep depression over the Bay of Bengal is likely to intensify monsoon activity in Odisha from today, with the India Meteorological Department issuing red alerts for several districts. As a precautionary measure, the state government has ordered the closure of all government and private schools, higher secondary institutions and Anganwadi centres in Mayurbhanj and Jagatsinghpur districts. Maritime operations have also been suspended and fishermen have been advised not to venture into the sea. US and Iran have paused attacks for a second straight day, raising hopes of renewed negotiations on an interim ceasefire after nearly 2 weeks of escalating military action. US Ambassador to the UN, Mike Waltz, said yesterday, President Trump is giving diplomacy space, noting that Oman, Iran and other negotiators have been engaged in talks at all levels in recent weeks. India's weightlifting queen Mirabai Chanu has won her first gold medal for the country at the 2026 Commonwealth Games in Glasgow. She dominated the women's 48kg weightlifting event with a record-breaking total lift of 190 kilograms. The 31-year-old weightlifter set new Commonwealth Games records by lifting 85 kilograms in the snatch and 105 kilograms in the clean and jerk. Vice President C.P. Radhakrishnan and Prime Minister Narendra Modi have congratulated Mirabai Chanu on her achievement. In men's cricket, India defeated host Zimbabwe by 35 runs in the third and final T20 international to clean sweep the series 3-0 in Harare yesterday. And that is the end of this news bulletin.
3: শ্রোতাসকলে ৰেডিঅ' টিউন কৰিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰত। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। অনুষ্ঠান পৰিস্থিতি আজি পুৱা 6:15 ৰজীৱ ব্ৰহ্ম বৰৰ কণ্ঠত ভজন, 6:20 আৰু নিশা 8:15 নিৰঞ্জন কলিতাৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। ৭:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ, দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত, শিল্পীসকল সংগীতা বৰঠাকুৰ, ৰঞ্জিত কটকী, শান্তাউজীৰ, হীৰেণ শৰ্মা, ৰূপালী বৰুৱা। দিনৰ 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তৰানা, গীতমালা, ৱতন কে তৰানে আৰু চয়নিকা। বিয়লি 3:00 আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 কথিকা APJ আব্দুল কালাম। ৪:30 দৰিনা মহন্তৰ কণ্ঠৰ বৰগীত, 7:20 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 7:45 যুৱ সাহিত্য অনুষ্ঠানত অবিনাশ বৰুৱাৰ গল্প, প্ৰাণজিত কোঁচৰ কবিতা। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10:00 কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। প্ৰিয় শ্ৰোতা, এইবাৰীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠান। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰং জিলাৰ পশ্চিম হাতীমৰীয়া অঞ্চলত থলিতে বাণীবদ্ধ কৰা উদ্যমী খেতিয়ক ভাস্কৰ কুমাৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয় আমাৰ হস্ততাঁত শিল্পৰ পৰম্পৰা, প্ৰাসংগিকতা আৰু নতুন সম্ভাৱনা। অংশগ্ৰহণকাৰীসকল যামিনী বৰগোহাঁই আৰু গিৰীণ চৰকাৰ, প্ৰযোজনা উৎপল বৰাৰ। 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত কেশৱ তেৰণ আৰু সংগীতবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত ডাক্তৰ কল্পনা শৰ্মাৰ সৈতে শিশুকালত শ্ৰৱণ শক্তিৰ সমস্যা আৰু নিৰাময় এই বিষয়ে কথা পাতিব সীমান্ত বাৰ্মাই। নিশা 9:00 চিত্ৰগীত, 9:30 কৌস্তভমণি শইকীয়াৰ ৰচিত নাটক ভাল দিন বেয়া দিন, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:20 চিত্ৰগীত, 10:00 হাতে বাতে সুৰৰ আৱেশ, প্রযোজনা কার্তিক সূত্রধরের। পুয়া 10:30 বজাত রাষ্ট্রীয় শৈক্ষিক গবেষণা আর প্রশিক্ষণ পরিষদের দ্বারা প্রযোজিত অনুষ্ঠান উমাঙ্গ। অনুষ্ঠান পরিচিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো আশা ভোছলেৰ কণ্ঠত দো বদন ছবিৰ এটি গীত।

এইবাৰ শুনোৱা হওক অভিলাষা ছবিৰ পৰা মজৰুহৰ কণ্ঠত মজৰুহৰ কথাৰে মহম্মদ ৰফিৰ কণ্ঠত এটি গীত।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166699।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 763খন গাঁও বুৰ গৈ আছে। গ্লাছকোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আৰু হাৰাৰেত অনুষ্ঠিত অন্তিমখন টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিম্বাবৱে 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচ ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কৰৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
2: लेकिन हमें भविष्य के लिए सोचना है। हमारी परीक्षा पद्धति ट्रांसपेरेंट हो, हमारी परीक्षा पद्धति में सबसे ज्यादा टेक्नोलॉजी का उपयोग हो, इन सारी बातों को ध्यान में रखते हुए विश्व प्रसिद्ध टेक्नोलॉजी एक्सपर्ट श्रीमान नंदन नीलेकणी जी के नेतृत्व में एक हाई पावर टास्क फोर्स बनाने का निर्णय किया है, जो एग्जामिनेशन रिफॉर्म की तरफ फोकस करेगा और जल्द से जल्द आने वाली परीक्षाओं की विश्वसनीयता को सुनिश्चित करने का काम इसके रिपोर्ट के आधार पर कर दिया जाएगा।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নন্দন নীলেকানীৰ নেতৃত্বত নতুনকৈ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে এই কাৰ্যবাহিনীয়ে কোনোৱে যাতে দেশৰ শিক্ষা ব্যৱস্থাৰ মৰ্যাদা ভংগ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ লগতে কয় যে চৰকাৰে প্ৰশ্নকাকত ফাদিল কৰাসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি কোনোৱে যাতে এনে অপৰাধ কৰিবলৈ চেষ্টা নকৰে সেয়াও নিশ্চিত কৰিব। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা আইন 2024ৰ সংশোধন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফাদিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 24টা ৰাজহচক্ৰৰ 763খন গাঁও বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,000 733 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি চৰাইদেউ জিলাত আৰু 2জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়া 37,724 জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰ চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলিও শ্ৰীসোণোৱালে জানিবলৈ দিয়ে।

0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰোত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। সনামবাম ঋষিকান্ত সিঙে পুৰুষৰ 60 কিলোগ্ৰাম শাখাত মুঠ 264 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডিয়ে 65 কিলোগ্ৰাম শাখাত মুঠ 286 কিলোগ্ৰাম ভাৰ তুলি ৰূপৰ পদক অৰ্জন কৰে। এই শিতানত মালয়েছিয়াৰ মোহাম্মদ আজনিল বিন বিদিনে সোণৰ পদক লাভ কৰে। বক্সিঙতো ভাৰতে অগ্ৰগতি লাভ কৰিছে। যদুমণি সিঙে পুৰুষৰ 55 কিলোগ্ৰাম শাখাত পাকিস্তানৰ সুমামা ৰহমানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মহিলাৰ 54 কিলোগ্ৰাম শাখাত প্ৰীতি পাৱাৰে মালয়েছিয়াৰ ডেবৰা এম টেনজিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কমনৱেলথ গেমছ 2026ত ভাৰতে বৰ্তমানলৈ এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ 4টা পদক লাভ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনাই পেৰা ভাৰোত্তোলক ঝণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ তালিকা মুকলি কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে মীৰাবাই চানুক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে মীৰাবাই চানুৱে কমনৱেলথ গেমছত সোণৰ পদক লাভেৰে হেট্ৰিক কৰি ভাৰতৰ প্ৰথমগৰাকী ভাৰোত্তোলক হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিলে। এই বিজয়ে সমগ্ৰ দেশতে গৌৰৱ আৰু উল্লাসৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। ফ্ৰান্স আৰু স্পেইনৰ প্ৰায় 3 লাখ লোকক বনজুইৰ বাবে স্থানান্তৰিত কৰা হৈছে। বনজুয়ে বৃহৎ অঞ্চল চানি ধৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ ঐতিহাসিক চহৰ বৰ্ডাৰ কাষৰীয়া ঠাইলৈ প্ৰায় 2,20,000 লোকক স্থানান্তৰিত কৰা হৈছে। বনজুইৰ ফলত আটলাণ্টিক উপকূলৰ কেপ ফেৰেট উপদ্বীপৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চহৰখনৰ প্ৰায় 15 কিলোমিটাৰলৈ বনজুই বিয়পি পৰিছে। বৰ্ডৰ মেয়ৰ থমাছ কেজেনাভে কয় যে সম্প্ৰতি এই চহৰখনৰ পৰা লোকসকলক আঁতৰাই নিয়াৰ কোনো পৰিকল্পনা নাই। কৰ্তৃপক্ষই পৰিস্থিতি নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ কয়। ফ্ৰান্সৰ গৃহমন্ত্ৰী লৰেন নুনাইজে কয় যে বনজুইৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে আৰু বৰ্ডাও মেট্ৰপলিটান এলেকাৰ দিশে বিয়পি পৰিছে। ইপিনে ফ্ৰান্সৰ চুবুৰীয়া স্পেইনৰো 75,000ৰো অধিক লোকক স্থানান্তৰিত কৰাৰ বিপৰীতে 30,000 লোকক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ ছেঞ্জেছে এভিলাৰ বনজুয়ে বিয়পি পৰা অঞ্চল পৰিদৰ্শন কৰাৰ লগতে মাদ্ৰিদ আৰু টলেলেডৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 49টা বলত সৰ্বাধিক 81 ৰাণ কৰাৰ লগতে ঈশান কিষাণে 29 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱেয়ে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ মায়াংক য়াদৱে 3টা আৰু য়াশ ঠাকুৰে 2টা উইকেট লাভ কৰে। ইপিনে এই 3খনীয়া শৃংখলাটো দখল কৰি ভাৰতে ICC 20 আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত প্ৰথম স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 763খন গাঁও বুৰ গৈ আছে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে আৰু হাৰাৰেত অনুষ্ঠিত অন্তিমখন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিম্বাবৱে 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1025 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে এয়া মনোজ কাশ্যপৰ কণ্ঠত মনোজ আৰু ৰাজীৱৰ কথাৰে অপৰূপা এলবামৰ এটি গীত।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰীয়া মঞ্জুৎসনা মহন্তৰ কণ্ঠত ৰুদ্ৰ বৰুৱাৰ কথাৰে এটি গীত।

এইবাৰ শুনাবলৈ লৈছোঁ হিয়াৰ পখিলা এলবামত দিলীপ বৰাৰ কথাৰে বেবী ভূঞাৰ কণ্ঠত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ এতিয়ালৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পায়।

0: এই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী ক্ৰমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নখন জিলাৰ ২৪টা ৰাজহচক্ৰৰ ৭৬৩খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি ৫,২৪,৭৩৩জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু ২জন লোকে প্ৰাণ হেৰুৱাই ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ৩৭,৭২৪জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলিও শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ ১৯টা ৰাজহচক্ৰৰ ১০৪০খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়েও উল্লেখ কৰে।
1: বানপানীত এতিয়ালৈকে শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে? এই চাৰিওখন জিলাৰ ১৯টা ৰাজহচক্ৰই বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে ১৯টা ৰেভিনিউ চাৰ্কুলৰ ১০৪০খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি ৯,৭৭,৪৮৩গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে ১৪৫টা ৰিলিফ কেম্প স্থাপন কৰিছে। ৪১,৯৪৫গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰেই হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচ ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, আই আই টি চেন্নাইৰ সঞ্চালক ভি কামাকটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰোৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সহযোগত খিলামৰা কৃষ্টিভৱনত কালি ষোড়শবাৰ্ষিক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পৰীক্ষাত আৰু সৰ্বভাৰতীয় পৰীক্ষাসমূহত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দোলে, অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুষ্পা গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অহা বছৰ দুলীয়াজানত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশন সফলতাৰে সম্পন্ন কৰাৰ বাবে অধিৱেশনৰ কাৰ্যকৰী সভাপতি তৰংগ গগৈয়ে কালি আয়োজক সমিতিৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত অধিৱেশনৰ সামগ্ৰিক প্ৰস্তুতি, বিভিন্ন সাংগঠনিক দিশ, অতিথি অভ্যৰ্থনা, আন্তঃগাঁথনি ব্যৱস্থাকে ধৰি অধিৱেশন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰতিটো যাৱতীয় ব্যৱস্থা চালি জাৰি চোৱা হয়। শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত কালি এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত সংগঠনটোক অধিক শক্তিশালী আৰু গতিশীল কৰি তোলাৰ বাবে আলোচনা কৰা হয়। লগতে সাংগঠনিক কাম কাজসমূহ সফলভাৱে ৰূপায়ণৰ উদ্দেশ্যে সকলো স্তৰৰ কৰ্মকৰ্তাক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনোৱা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত।
2: घर खर्च के पैसे दो हस्बैंड जी,
3: ये राशन के 15,000, सब्जियों के 2,000
2: और लाइट बिल के,
3: अब 0 रुपए कैसे दूं?
2: ओहो, भूल ही गई थी, अब तो सोलर पैनल लग गए हैं ना, तो जो 4,000 बचे हैं उससे शॉपिंग हो जाए।
4: पक्का। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া পুলক বেনাৰ্জীৰ কণ্ঠত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে সোঁৱৰণী এলবামৰ পৰা এটি গীত।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। শুনোৱা হওক পৰিণীতাৰ কণ্ঠত ইপ্সনলাল বৰুৱাৰ কথাৰে এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, এতিয়াও 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন, কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় দলৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা, লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন, ৰাজ্যৰ ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী লোক নিৰ্মাণ বিভাগক নিৰ্দেশ, আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা

0: অব্যাহত আছে। এতিয়াও নখন জিলাৰ চৌবিশটা ৰাজহ চক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 জন লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। খাদ্য আৰু বাসস্থানৰ সমস্যাৰ লগতে পানী শুকোৱাৰ পাছত দেখা দিব পৰা ৰোগক লৈও জনসাধাৰণ উদ্বিগ্ন হৈছে। স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানো অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহ চক্ৰৰ 1,040খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই বানত অন্যান্য ক্ষয় ক্ষতিৰ বিষয়েও প্ৰকাশ কৰে।
1: বানপানীত এতিয়ালৈকে শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা, এই 4খন জিলাৰ 19টা ৰাজহ চক্ৰই বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1,040খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি 9,77,483 গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে 145টা ৰিলিফ কেম্প স্থাপন কৰিছে। 41,945 গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে। 28,645 গৰাকী ব্যক্তিক বিভিন্ন উপায়েৰে উদ্ধাৰ কৰা হৈছে আৰু এই মুহূৰ্তলৈকে এই 4খন জিলাত 79 গৰাকী আৰু সমগ্ৰ অসমত 65 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বানপানীত মৃত্যু হৈছে।
0: মুখ্যমন্ত্ৰী কয় যে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মন্ত্ৰী বিধায়কসকলে উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰি থকাৰ উপৰি জিলা প্ৰশাসন, বিভিন্ন সংগঠন, স্বেচ্ছাসেৱক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে সক্ৰিয়ভাৱে সাহায্য অভিযানত অংশ লৈছে। সাহায্য অভিযানৰ অংশ হিচাপে চৰকাৰে ইতিমধ্যে 14,400 কুইণ্টল চাউল, 2,236 কুইণ্টল দাইল, 58,975 লিটাৰ মিঠাতেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত কথা পতাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে বুলি জানিবলৈ দিয়ে।
1: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বানপানীৰ সম্পৰ্কত যোৱাকালি মোৰ লগত কথা পাতিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে। আজি ভাৰত চৰকাৰৰ যিটো আমি ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কওঁ, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী এম ৰামচন্দ্ৰ ডুডু তেখেতৰ অধ্যক্ষতাত ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীমে ভিজিট কৰা আৰম্ভ কৰিছে। চৰাইদেউ জিলাৰ ভিজিট ইতিমধ্যে সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত তেখেতসকল শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা ভ্ৰমণ কৰিব আৰু ফ্লাডত হোৱা ডেমেজ সম্পৰ্কত তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব।
0: শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতি বিগত 50 বছৰৰ ভিতৰতে অতি ভয়াৱহ বুলি উল্লেখ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীযাদৱে কয় যে বানত শিৱসাগৰ জিলাৰ 301খন গাঁৱৰ প্ৰায় 4,00,000 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত বৰ্তমানলৈকে 30 জন লোকৰ মৃত্যু হৈছে আৰু 7 জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
2: শিৱসাগৰ জিলে মে অভি ভি হমাৰি নদীয় কা জো লেভেল হে দিখো, দিমো, দিসাংগ, গোরিকা সবকা লেভেল ডেঞ্জার লেভেল সে জ্যাদা হে। সমস্যা ইম্প্রুভ হুই হে, ওয়াটার লেভেল গিরা হে, লেকিন অভি ভি হমারে 40-50 রিলিফ ক্যাম্প চল রহে হে আর হম লগভগ 100-150 ডিস্ট্রিবিউশন সেন্টার সে জো রাহত সামগ্রী হে ও সব তক পৌঁছা রহে হে। রাহত সামগ্রী কে রূপ মে

0: हम लोग अभी तक 12 से 15 लाख बॉटल वाटर बॉटल बांट चुके हैं, 3 से 4 लाख बिस्कुट पैकेट बांट चुके हैं और लगभग 1 लाख परिवार और 4 लाख लोगों को हम लोग 6 दिन का राशन, जिसमें से 3 दिन का कंप्लीट हो चुका है और 3 दिन का राशन उनके घरों तक पहुंचाने का काम चल रहा है।
1: ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ চাৰিওখন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ চাৰিওখন গেটেৰে কেইবা লাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4টা দিনত ধনশিৰি নৈ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলটোৱে কালি চৰাইদেউ জিলাত অসম চৰকাৰৰ প্ৰতিনিধি আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ লগতে চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, ৰাজহ বিভাগৰ বিশেষ সচিব ভাস্কৰ বেগুকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী মহন্তই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে বৈঠকত নাগালেণ্ডৰ পাহাৰৰ পৰা হঠাৎ অহা প্ৰবল বানৰ প্ৰকোপ আৰু ক্ষয় ক্ষতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে কেন্দ্ৰীয় দলটোক অৱগত কৰে। জিলা আয়ুক্তই আশ্ৰয় শিবিৰৰ ব্যৱস্থাপনা, আন্তঃগাঁথনিৰ ক্ষয় ক্ষতিৰ উপৰি পশুধন আৰু কৃষি ক্ষেত্ৰত হোৱা বিস্তৰ ক্ষতিৰ সবিশেষ তথ্য আলোকচিত্ৰসহ প্ৰতিনিধি দলটোৰ দৃষ্টিগোচৰ কৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ সৈতে হোৱা এই বৈঠকৰ পাছতে কেন্দ্ৰীয় দলটোৱে কালি জিলাখনৰ কেইবাটাও বান প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰে। দলটোৱে আজি শিৱসাগৰ জিলাত বানত ক্ষয় ক্ষতিৰ বুজ ল'ব। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL ৰাজ্যখনত সকলো পৰিস্থিতিতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধুবুৰী, বঙাইগাঁওকে ধৰি কেইবাখনো জিলাত দেখা দিয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত APDCL এনে প্ৰচেষ্টা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বান পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ সময়ত ৰাজ্যৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান বন্ধ ৰখা হৈছিল। পানীৰ স্তৰ হ্ৰাস পোৱাৰ পাছতে কাৰিকৰী বিশেষজ্ঞৰ দলে বৈদ্যুতিক ব্যৱস্থাৰ বিস্তৃত পৰিদৰ্শন আৰু সুৰক্ষা নিশ্চিত কৰি সংশ্লিষ্ট অঞ্চলসমূহলৈ পুনৰ বিদ্যুৎ যোগান ধৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ যোদ্ধাসকলৰ এই অবিৰত সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচোৱা ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকাটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰোৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃত লাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ আইন 2024 সংশোধন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফালিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্টেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ পৰা ধুবুৰীৰ প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয়, কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন প্ৰেক্ষাগৃহ নিৰ্মাণ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন প্ৰেক্ষাগৃহ, লোকসেৱা ভৱন চৌহদৰ যানজট মুক্তকৰণ আৰু উন্নীতকৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে মুম্বাই আৰু দ্বাৰকাত নতুন অসম ভৱন নিৰ্মাণ প্ৰকল্পৰো অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ৰাজ্যখনৰ ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেটশ্বট 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। স্বনম্বম ঋষিকান্ত সিঙে পুৰুষৰ 60 কিলোগ্ৰাম শাখাত মুঠ 264 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডিয়ে 65 কিলোগ্ৰাম শাখাত মুঠ 286 কিলোগ্ৰাম ভাৰ তুলি ৰূপৰ পদক অৰ্জন কৰে। এই শিতানত মালয়েছিয়াৰ মহম্মদ আজনিল বিন বিদিনে সোণৰ পদক লাভ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: উজনিৰ বানত 2000 কোটিৰ ক্ষতি, চৰাইদেউ, নাজিৰা, শিৱসাগৰ, ডিমৰ বানাক্ৰান্ত অঞ্চলত মন্ত্ৰী সিংহল, বান সাহায্যৰ আশাত পুৱাৰ পৰা নিশালৈ ৰাজপথত অপেক্ষা শ শ লোকৰ, আদি ভিন ভিন শিৰোনামেৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যৰ শেহতীয়া বানৰ বাতৰি প্ৰকাশ কৰিছে। বানপীড়িত শিশু মহিলাক বিজেপিয়ে টি শ্বাৰ্ট আৰু মেখেলা চাদৰ দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অসম কাকতে 4 লাখ মহিলা শিশুক দিব কাপোৰ বিজেপিয়ে সংগ্ৰহ কৰিব 12 কোটি টকা এই শিৰোনামেৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ পৰীক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যবাহিনী গঠন কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেপালত 200 আৰু 500 টকীয়া ভাৰতীয় নোট পুনৰ বৈধ হোৱাৰ ফলত পৰ্যটকে বৃহৎ সকাহ লাভ কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। মাউণ্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ বাতৰি দৈনিক জনমভূমি আৰু নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। আজিৰ কাৰ্বি পাহাৰসহ অসমৰ বহু অংশ একালত সাগৰহে আছিল। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ শেহতীয়া অধ্যয়নত এই তথ্য পোহৰলৈ অহাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ মৰমী। ভাৰত আৰু জিম্বাবৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে তিনিখনীয়া শৃংখলাটো দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণহে কৰিবলৈ সমৰ্থ হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, এতিয়াও 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন। কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় দলৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহী গঠনৰ কথা ঘোষণা, লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন, ৰাজ্যৰ ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ, আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলা ৰেহৰূপ আৰু দিনৰ 11:00 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ প্ৰথমে এয়া উপগ্ৰহ ছবিৰ পৰা অৰ্চনা দাস আৰু দীপেন বৰুৱাৰ কণ্ঠত কেশৱ মহন্তৰ কথাৰে এটি গীত।

শ্রোতাসকলে রূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে ৰেষ্ট্ৰী ছবিৰ পৰা সলমান খানৰ কথাৰে আতিফ আছলাম আৰু লিউলিয়া বান্তুৰৰ কণ্ঠত এটি গীত।

ৰূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এয়া ভাইটি ছবিত আৰতি মুখাৰ্জী, গীতৰ কথা জয়ন্ত বৰুৱাৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। প্ৰিয় শ্ৰোতা, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে সামৰা হ'ল আজিৰ প্ৰথম অধিৱেশন। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়ালৈ মই চৰণদীপে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আপোনালোকে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপ যোগেও শুনিব পাৰে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই চৰণদীপ ঠাকুৰীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জয়ী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰা হৈছে গীতিমালিকাৰ গীত। অনুষ্ঠানত পুনতে এয়া সংগীতা বৰঠাকুৰ, গীতৰ কথা ভৱেন বৰঠাকুৰৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: অগ্নিযুগৰ গান,
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা।

0: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ আৰু মোৰ সৈতে আছে প্ৰাঞ্জিত প্ৰীতম কলিতা।
1: লক্ষ্মীনাথ বেজবৰুৱাই

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55, 6:10 শুনিবলৈ পাব APJ আব্দুল কালাম শীৰ্ষক এটি কথিকা।

মহাশ্ৰতা গোস্বামীৰ দ্বাৰা পৰিৱেশিত বৰগীত শুনিবলৈ পাব 6:30। 7:20 শুনিবলৈ পাব একক ছবিৰ গীতৰ অনুষ্ঠানটি, আজিৰ ছবি ঘৰ সংসাৰ। 7:30 নিবেদন কৰা হ'ব গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ৰ সংক্ষিপ্ত বিৱৰণী, ৰিলে কৰি শুনোৱা হ'ব দিল্লী কেন্দ্ৰৰ পৰা। 7:30 শুনিবলৈ পাব যুৱ সাহিত্য অনুষ্ঠানটি, আজিৰ অনুষ্ঠানত অবিনাশ বৰুৱাৰ গল্পপাঠ আৰু প্ৰাণজিৎ কোচৰ কবিতাপাঠ শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা ঝৰণাৰ ভৰালীৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, আজিৰ দৰে কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণীৰ অনুষ্ঠান। 5:15 কাইলৈ শুনিবলৈ পাব নিয়মীয়া গীতৰ অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। নিকিতা দাসৰ কণ্ঠত লোকগীত শুনিবলৈ পাব 6:10। 6:20 গজল শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব এখনি প্ৰামাণ্য আলেখ্য। জে এইচ ফ্ৰিডালিনৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব 8:00। প্ৰস্তুতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰথমে শুনো আহক দিল ধড়কনে দো ছবিখনৰ পৰা প্ৰিয়াংকা চোপ্ৰা আৰু ফাৰহান আখতাৰৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে দিল ধড়কনেদো ছবিখনৰ পৰা সুকৃতি কক্কৰ আৰু সিদ্ধাৰ্থ মহাদেৱনৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো দিল ধড়কনেদো ছবিখনৰ পৰাই সুনিধি চৌহানৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ইয়াৰানা ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তি আৰু উদিত নাৰায়ণৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে, ইয়াৰানা ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ইয়াৰানা ছবিখনৰ পৰাই কবিতা কৃষ্ণমূৰ্তি আৰু বিনোদ ৰাথোৰৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো সুহাগ ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু আলকা য়াগ্নিকৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, এতিয়া শুনাবলৈ লৈছো সুহাগ ছবিখনৰ পৰাই কুমাৰ চানু, অলকা য়াগ্নিক আৰু উদিত নাৰায়ণৰ কণ্ঠত এই সুমধুৰ গীতটি।

ইমানপৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যনছ কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰে যিকোনো এটা শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 জুলাই, ক্ষমা কৰিব, আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুনীশ শৰ্মা। संसद के दोनों सदनों की कार्यवाही नीट मुद्दे पर विद्यार्थियों के विरोध प्रदर्शन के दौरान पुलिस की कथित कार्रवाई पर जांच की मांग को लेकर विपक्षी सदस्यों के हंगामे के कारण दिन भर के लिए स्थगित कर दी गई। लोकसभा में आज लोक परीक्षा अनुचित साधन निवारण संशोधन विधेयक 2026 पेश किया गया। पहले स्थगन के बाद सदन की कार्यवाही फिर शुरू होने पर कार्मिक लोक शिकायत और पेंशन राज्य मंत्री डॉ जितेंद्र सिंह ने यह विधेयक सदन में प्रस्तुत किया। यह विधेयक लोक परीक्षा अनुचित साधन निवारण अधिनियम 2024 में संशोधन का प्रावधान करता है। विधेयक पेश किए जाने के दौरान विपक्षी सदस्यों ने नीट मुद्दे पर विद्यार्थियों के विरोध प्रदर्शन के दौरान पुलिस की कथित कार्रवाई पर चर्चा की मांग करते हुए हंगामा किया। इस पर लोकसभा अध्यक्ष ओम बिरला ने कहा कि परीक्षा सुधार की दिशा में यह विधेयक पहला महत्वपूर्ण कदम है और इस पर व्यापक चर्चा होनी चाहिए।
2: लोक परीक्षा अनुचित साधारण निवारण संशोधन विधेयक 2026 हमारे देश के करोड़ों युवाओं के भविष्य, उनकी मेहनत और उनकी आकांक्षाओं से जुड़ा अत्यधिक महत्वपूर्ण विधेयक है। ये विधेयक पेपर लीक जैसे अपराधों पर प्रभावी अंकुश लगाने, दोषियों के विरुद्ध कठोर प्रावधान कर देश के करोड़ों युवाओं के हितों की रक्षा और इस दिशा में एक महत्वपूर्ण विधेयक है।
1: राज्यसभा में भी ऐसी ही स्थिति देखने को मिली। जब सदन दोपहर 3 बजे तीसरी बार स्थगित होने के बाद फिर शुरू हुआ तो उपसभापति हरिवंश ने राष्ट्रीय गौरव अपमान निवारण संशोधन विधेयक 2026 पर चर्चा शुरू करने का प्रयास किया, लेकिन विपक्षी सदस्यों ने नारेबाजी शुरू कर दी। श्री हरिवंश ने सदन को सुचारू रूप से चलने देने की अपील की। हंगामे के बीच सदन की कार्यवाही कल तक के लिए स्थगित कर दी गई। केंद्रीय संसदीय कार्य मंत्री किरण रिजिजू ने लोक परीक्षा विधेयक पर चर्चा में बाधा डालने के लिए विपक्ष की आलोचना की है।
3: देश में जो एग्जामिनेशन होने का जो प्रक्रिया आज तक हमने देखा है, उसको मजबूती से जो रिफॉर्म्स लाया है, इस पे चर्चा होना ये सबसे प्राथमिकता होना चाहिए। मुद्दे को भटकाने के लिए और मुद्दे चेंज करने के लिए कोई कोशिश ना करें। इस वक्त स्टूडेंट का वेलफेयर, स्टूडेंट का फ्यूचर और स्टूडेंट का इंटरेस्ट, ये हम सबका प्राथमिकता होना चाहिए।
1: सर्वोच्च न्यायालय ने परीक्षा पेपर लीक के मुद्दे पर प्रदर्शन के दौरान विद्यार्थियों पर पुलिस के अत्यधिक बल प्रयोग के आरोपों से जुड़ी कई याचिकाओं पर कल सुनवाई करने पर सहमति व्यक्त की है। मुख्य न्यायाधीश सूर्यकांत और न्यायमूर्ति जॉय माल्या बागची तथा वी मोहना की पीठ ने विरोध प्रदर्शन के दौरान घायल पुलिसकर्मियों के परिजनों की याचिका पर भी सुनवाई का निर्णय लिया। उत्तर प्रदेश सरकार ने आज सर्वोच्च न्यायालय को सूचित किया कि उसने अयोध्या में राम मंदिर ट्रस्ट को प्राप्त चंदे में कथित गबन की जांच के लिए लखनऊ रेंज के पुलिस महानिरीक्षक किरण एस की अध्यक्षता में 4 सदस्यों वाली विशेष जांच दल एसआईटी का गठन किया है। सर्वोच्च न्यायालय ने राज्य सरकार को एसआईटी में 5वें सदस्य के रूप में एक फॉरेंसिक ऑडिटर को शामिल करने का भी निर्देश दिया है। एसआईटी 2 सप्ताह के अंदर अपनी पहली स्थिति रिपोर्ट प्रस्तुत करेगी। उत्तर प्रदेश में एक विशेष अदालत ने राम मंदिर चंदा चोरी मामले में सभी 8 आरोपियों की न्यायिक हिरासत 14 दिनों के लिए बढ़ा दी है। दिल्ली उच्च न्यायालय ने आज कांग्रेस नेताओं सोनिया गांधी, राहुल गांधी और अन्य को प्रवर्तन निदेशालय की याचिका पर जवाब देने के लिए 3 सप्ताह का समय दिया है। इस याचिका में निचली अदालत के नेशनल हेराल्ड धन शोधन मामले में उनके खिलाफ प्रवर्तन निदेशालय के आरोप पत्र पर संज्ञान लेने से इनकार करने के आदेश को चुनौती दी गई है। न्यायमूर्ति मनोज जैन ने मामले की अगली सुनवाई 10 सितंबर को निर्धारित की है। भारत की ईशा सिंह ने आज चीन के हांगचो में आयोजित आईएसएसएफ निशानेबाजी विश्व कप में महिलाओं की 25 मीटर पिस्टल स्पर्धा में स्वर्ण पदक अपने नाम किया। ओलंपिक पदक विजेता मनु भाकर ने कांस्य पदक जीता है। गृहमंत्री अमित शाह और रक्षा मंत्री राजनाथ सिंह ने इस शानदार प्रदर्शन के लिए ईशा सिंह और मनु भाकर को बधाई दी है। और इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
0: Good evening. This is Akashvani, the news read by Saira Mujtaba. Both the Houses of Parliament were adjourned for the day following uproar by opposition parties on the alleged police action during students' protest over knee tissue. The Lok Sabha was adjourned several times today amid repeated disruptions as Minister of State Dr. Jitendra Singh introduced the Public Examinations Prevention of Unfair Means Amendment Bill 2026. The bill proposes stricter penalties including imprisonment of up to 10 years, fines of up to 10 crore rupees, confiscation of properties of convicted offenders, special fast-track courts, completion of investigations within 2 months and trials within 3 months of filing the charge sheet. Speaker Om Birla and Parliamentary Affairs Minister Kiran Rijiju urged members to allow discussion on the bill, saying 6 hours had been allotted and 91 amendments had been received. The minister expressed concern over the behaviour of opposition parties and said that disrupting discussion on such an important bill sends a very wrong message. In the Rajya Sabha, Minister of State for Home Nityanand Rai moved the Prevention of Insults to National Honour Amendment Bill 2026 for discussion. The bill seeks to give Vande Mataram the same statutory protection as the national anthem Jan Gan Man. The Uttar Pradesh government today informed the Supreme Court that it has set up a 4-member special investigation team or SIT headed by Inspector General of Police for the Lucknow range, Kiran S., to probe the alleged embezzlement of the donations received by the Ram Temple Trust in Ayodhya. The team will also include a DIG rank officer, a senior superintendent of police, and an additional SP. The top court asked the state government to include a forensic auditor as the 5th member of the SIT, which will submit its first status report within 2 weeks. Meanwhile, a special court in Uttar Pradesh today extended the judicial custody of all 8 accused in the alleged Ram Temple donation theft case by 14 days. The External Affairs Ministry summoned the Ukrainian ambassador Dr. Oleksandr Polishchuk following the attack on commercial vessel MV Amorefi in which an international was killed. The ministry conveyed its serious concern over the incident and condemned in strongest terms such attacks on commercial shipping and highlighted their adverse impact on the safety of maritime navigation, freedom of navigation and international commerce. Heavy rain continues to affect several parts of the country. In Odisha, a deep depression over the northwest Bay of Bengal has triggered torrential rainfall. The IMD has issued a red warning for heavy to very heavy rainfall with isolated extremely heavy rain today. In Jammu and Kashmir, a landslide blocked the Jammu-Srinagar National Highway in Udhampur district. Traffic has been partially restored, allowing a fresh batch of 3,823 Amarnath pilgrims to cross. In Doda district, the main bridge was temporarily closed for safety inspection after suspected cracks were noticed. In Assam, the flood situation has improved as waters have receded in most affected areas. Over 37,000 people remain in 109 relief camps. IMD has also forecast heavy to very heavy rainfall over Delhi, Chandigarh, Haryana, Himachal Pradesh, Punjab, Uttar Pradesh, Uttarakhand and Vidarbha till tomorrow. Two-time Olympian Sajan Prakash qualified for the men's 200-meter butterfly final after finishing as the 6th fastest swimmer overall in the heats at the Commonwealth Games in Glasgow today. Prakash finished second in behind Scotland's Duncan Scott. Sajan Prakash will now compete in 8-men final slated later tonight. ISSF Shooting World Cup, India's Isha Singh grabbed the gold in the women's 25-meter pistol event in Hangzhou, China today. She upstaged Olympic medalist Manu Bhakkar, who took the bronze to complete a double podium finish for India. Home Minister Amit Shah and Commerce and Industry Minister Piyush Goyal have congratulated Indian shooters Isha Singh and Manu Bhakkar on their impressive performances. Benchmark domestic equity indices rebounded today and closed 1% higher.
4: The Sensex climbed 776 points to close at 76,836, while Nifty rose 229 points to settle at 23,996. And global crude oil prices plunged around 7% today after US and Iran paused military strikes over the weekend. International benchmark Brent crude was trading 7.9% down at $89 and 11 cents per barrel in intraday trade. And that is the end of this news bulletin.
0: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো এ পি জে আব্দুল কালাম শীৰ্ষক এটি কথিকা।
5: মিছাইল মানৱ হিচাপে খ্যাত ডক্টৰ আব্দুল কালামৰ 1931 চনৰ 15 অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প শিক্ষিত পৰিয়ালত জন্মগ্ৰহণ কৰা কৰ্মযোগী ডক্টৰ কালামৰ সম্পূৰ্ণ নাম আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। তেওঁলোকৰ নাম ৰখাৰ পৰম্পৰা অনুসৰি নিজৰ নামৰ আগত ক্ৰমান্বয়ে দেউতাকৰ নাম, ককাকৰ নাম আৰু আজু ককাকৰ নাম সন্নিৱিষ্ট কৰা হৈছে। ডক্টৰ কালামৰ দেউতাক জয়নুল আবেদিনৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁলোক বহু ধন সম্পত্তি থকা মানুহো নাছিল। তেওঁৰ মাতৃ আছিয়াম্মা এগৰাকী আদৰ্শ গৃহিণী আছিল। আছিয়াম্মা এটা মানি বংশৰ জীয়ৰী আছিল। তেওঁৰ বংশৰে এজনক ব্ৰিটিছসকলে বাহাদুৰ উপাধি প্ৰদান কৰিছিল। ডক্টৰ কালামৰ পিতৃৰ কেইবাখনো নাও আছিল। সেই নাওকেইখনৰ ওপৰতে তেওঁলোকৰ পৰিয়ালটোৰ জীৱিকা নিৰ্বাহ হৈছিল। দেউতাকে সাগৰৰ উপকূলত নাও বনোৱাৰ কামো কৰিছিল। এবাৰ ধুমুহাত তেওঁলোকৰ কেইবাখনো নাও নষ্ট হয়। ডক্টৰ কালামৰ শিক্ষা জীৱনৰ পাতনি মেলে ৰামেশ্বৰমৰে এখন প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত নীলগড় ৰামনাথপুৰম চহৰত অৱস্থিত ছাজ হাইস্কুলত পঢ়িবলৈ যায়। তাতেই তেওঁ ইয়াদুৰাই চলমান নামৰ এজন পণ্ডিতক লগ পায়। তেওঁ ডক্টৰ কালামৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। পণ্ডিত ইয়াদুৰাই চলমনে কালামহঁতক প্ৰায়েই কৈছিল, জীৱনত কৃতকাৰ্য হ'বলৈ আৰু মনে বিচৰা ফল লাভ কৰিবলৈ তোমালোকে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰি ল'ব লাগিব। সেইকেইটা হ'ল ইচ্ছা, বিশ্বাস আৰু আশা। মনত ৰাখিবা, নিষ্ঠা আৰু বিশ্বাসৰ গুণত তোমালোকে নিজৰ ভাগ্য নিজে গঢ় দিব পাৰিবা। 1950 চনত তেওঁ ইণ্টাৰমিডিয়েট পঢ়িবলৈ তিৰুচিৰাপল্লীৰ ছেইণ্ট জোচেফ কলেজত নাম লগায়। তাৰ পৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত 1954 চনত তেওঁ ইঞ্জিনিয়াৰিং পঢ়িবলৈ মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজিত নাম লগায়। তাত নাম লগাবলৈ প্ৰয়োজন হোৱা 1000 টকা তেওঁৰ জোহৰা নামৰ ভনীয়েকজনীয়ে নিজৰ হাতৰ কাণৰ সোণৰ গহনা কেইপদমান বন্ধকত থৈ যোগাৰ কৰিছিল। MIT-ৰ দ্বিতীয় বৰ্ষত তেওঁৰ বৈমানিকী ইঞ্জিনিয়াৰিঙত প্ৰধান বিষয় হিচাপে বাছি লয়। MIT-টো তেওঁ কেইজনমান পণ্ডিত ব্যক্তিক লগ পাইছিল। MIT-ৰ পৰা প্ৰশিক্ষণ লাভ কৰাৰ পাছত বাংগালোৰত অৱস্থিত হিন্দুস্তান এৰোনটিক্স লিমিটেডলৈ পঠোৱা হয়। 1958 চনত HALৰ পৰা এৰোনটিকেল ইঞ্জিনিয়াৰ হৈ ওলাই আহিয়ে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত চমুকৈ DTDNP এটা চাকৰি পায়। চাকৰিটো আছিল জ্যেষ্ঠ বৈজ্ঞানিক সহকাৰী পদ। এইখিনি সময়তে তেওঁ শব্দতকৈও দ্ৰুতগতি সম্পন্ন লক্ষ্যভেদী বিমান এখনৰ আৰ্হি প্ৰস্তুত কৰি সকলোৰে প্ৰশংসা লাভ কৰে। প্ৰথমতে তেওঁক টেকনিকেল চেণ্টাৰত নিযুক্তি দিয়া হৈছিল, কিন্তু বিমানৰ ৰক্ষণ প্ৰতিৰক্ষণৰ জ্ঞান লাভ কৰাৰ বাবে তেওঁ কানপুৰত থকা বিমান আৰু অস্ত্ৰ শস্ত্ৰ পৰীক্ষণ কেন্দ্ৰলৈ পঠিয়ায়। তাত তেওঁ নানা ধৰণৰ পৰীক্ষা নিৰীক্ষাত আত্মনিয়োগ কৰে। তাৰ কেইবছৰমান পিছত বাংগালোৰত বৈমানিকী উন্নয়ন প্ৰতিষ্ঠান ADI স্থাপন কৰা হয়। সেই নতুন প্ৰতিষ্ঠানটোলৈ তেওঁক স্থানান্তৰ কৰা হয়। সেই সময়ছোৱাত তেওঁ বিশেষভাৱে উল্লেখযোগ্য কামটো আছিল দেশীয় ভাসমান যান তৈয়াৰ কৰাটো, কিন্তু ৰাজনৈতিক মেৰপাকত পৰি হোভাৰক্ৰাফ্টৰ আঁচনিত জঁটি পৰে। 1962 চনত তেওঁ মহাকাশ গৱেষণা কেন্দ্ৰত নিযুক্তি পায়। পৰৱৰ্তী কালত কেৰেলাৰ থুম্বাত প্ৰতিষ্ঠিত উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰত তেওঁক বিশেষ দায়িত্ব দি পঠোৱা হয়। পিছত তেওঁৰ ওপৰত SLV-ৰ সঞ্চালকৰ দায়িত্ব অৰ্পিত হয়। 1980 চনৰ 18 জুলাই তাৰিখে ৰোহিণী উপগ্ৰহৰ উৎক্ষেপণ ডক্টৰ কালামৰ জীৱনৰ এটা ডাঙৰ কৃতিত্ব। তেওঁ তেওঁৰ কৰ্মজীৱনৰ 19টা বছৰ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ কামত ব্যয় কৰে। 1982 চনত তেওঁ ভাৰতৰ মিছাইল উন্নয়ন প্ৰকল্পত কাম কৰিবলৈ আৰম্ভ কৰে। ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট আঁচনিৰ বিজ্ঞানী হিচাপে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত উল্লেখযোগ্য সঁহাৰি আগবঢ়ায়। এই আঁচনিৰ অধীনত অগ্নি আৰু পৃথ্বী মিছাইল উৎক্ষেপণ কৰা হয়। ডক্টৰ কালামৰ তত্বাৱধানতে 1998 চনত ভাৰতে এলানি পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটায়। 1992 চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হয়। তাৰ লগতে তেওঁক জেনেৰেল অৱ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ সঞ্চালকৰ পদত অভিষিক্ত কৰা হয়। 1999 চনৰ নৱেম্বৰৰ পৰা 2001 চনৰ নৱেম্বৰ মাহলৈ তেওঁক কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে কাম কৰে। 2001 চনত তেওঁ চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামত নিজকে জড়িত কৰি বহুতো উন্নয়নমূলক কাম কৰে। পিছত এই বিশ্ববিদ্যালয়খনে তেওঁলৈ প্ৰফেচাৰ এমিৰিটাছ উপাধি আগবঢ়ায়। দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ 1981 চনত পদ্মভূষণ, 1990 চনত পদ্মবিভূষণ আৰু 1997 চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। ইতিমধ্যে 28খনৰো অধিক বিশ্ববিদ্যালয়ে তেওঁক DSC উপাধি প্ৰদান কৰে। ডক্টৰ কালাম অকল বিজ্ঞানী বা প্ৰশাসনিক নেতাই নহয়, তেওঁ এজন শিল্প সংস্কৃতিপ্ৰেমী আৰু সাহিত্যৰ সাধকো। তেওঁ বীণা বজাইছিল, বৰ্ণাটকী সংগীতৰ তেওঁ এজন ৰসগ্ৰাহী পণ্ডিত। তেওঁ লিখা মেলাও কৰে। তামিল ভাষাত তেওঁ ভালেখিনি কবিতা ৰচনা কৰিছে, তাৰে 17টা কবিতা ইংৰাজীলৈ অনুবাদ কৰি তেওঁ এখন সংকলন প্ৰকাশ কৰিছিল। মাই জাৰ্ণী নামৰ এই কবিতা সংকলনখন 1994 চনত প্ৰকাশ পায়। তেওঁৰ প্ৰকাশত ইংৰাজী গ্ৰন্থকেইখনৰ নাম ইণ্ডিয়া 2020, আ ভিজন ফৰ দ্য নিউ মিলেনিয়াম, উইংছ অৱ ফায়াৰ আন অটোবায়োগ্ৰাফি, ইগনাইটেড মাইণ্ডছ, আনলিজিং দ্য পাৱাৰ উইদিন ইণ্ডিয়া। এই বিজ্ঞানীজনে 2002 চনৰ 25 জুলাই তাৰিখে ভাৰত গণৰাজ্যৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ 9 মাহ 10 দিন। ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰৰ উদ্দেশ্য দিয়া 10 মিনিটৰ ভাষণত দেশৰ সামৰিক আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁ সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ বন্ধ কৰাৰ ওপৰতো গুৰুত্ব

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: ইমান পৰে শ্ৰোতাসকলে মহাশ্ৰোতা গোস্বামীৰ দ্বাৰা পৰিৱেশিত বৰগীত শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত যদিও এতিয়াও 763 গাঁও বানৰ কবলত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। ৰাজ্যত প্ৰথম পৰ্যায়ত 78 চাহ বাগিচা শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা হৈছে বুলি সদনত মন্ত্ৰী কেশৱ মহন্ত প্ৰকাশ। ৰাজ্যৰ 12 জিলাত আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলনত ৰাজা মুথুপাণ্ডিৰ ৰূপৰ পদক অৰ্জন। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়া 9 জিলাৰ 24 ৰাজহ চৰকাৰৰ 763 গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এইবাৰৰ বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ

0: প্ৰকল্পৰ পানী নিষ্কাশনৰ চাৰিওখন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমৰিগড়ৰ ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ চাৰিওখন গেটেৰে কেইবা লাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত চাৰিওটা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ্বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে। বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে। এই বিষয়ে মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
1: हमारे मुख्यमंत्री जी का निर्देश में कोई किसी को खाने पीने के लिए तकलीफ ना हो, इसलिए हम लोग लगातार रेस्क्यू ऑपरेशन एंड रिलीफ ऑपरेशन दोनों चीजों को हम लोग आगे बढ़ा रहा हूं। लगभग इस 4-5 दिनों में 7 लाख लीटर से ज्यादा पानी हम लोग पहुंच चुका है। लगभग 2,88,000 बिस्किट पैकेट लोगों का पास हम लोग पहुंचा रहा हूं। अभी तक हम लोग अप्रोक्सीमेट 10,000 क्विंटल चावल लोगों का पास हम लोग अभी पहुंचा रहा हूं। लगभग 1,600 क्विंटल से ज्यादा दाल, 400 क्विंटल से ज्यादा नमक, 35,000 लीटर से ज्यादा मस्टर्ड ऑयल, उसी हिसाब से 30,000 से ज्यादा टार्पोलिन अभी लोगों का पास पहुंचा सका हूं। और मैं आशा करता हूं कि बाढ़ का जो गंभीरता धीरे धीरे कमती हो जाए और हम लोग रिहेबिलिटेशन की तरफ हमारा सरकार हमारा प्रशासन अभी हम लोग और पे जाएंगे।
0: বৈঠকৰ অন্তত দলটোৱে চন্তক, বিহুবৰ, নাজিৰা, বেদবাৰী, চাৰিং, জাজি আৰু আমগুৰিকে ধৰি কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি বানপানীৰ ফলত জিলাখনৰ 385খন গাঁও আৰু 4 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত 31 জন লোকৰ মৃত্যু হোৱাৰ লগতে 3গৰাকী এতিয়াও নিখোজ হৈ আছে। পশুপালন খণ্ডতো বানৰ প্ৰভাৱ পৰিছে। অৱশ্যে অঞ্চলবোৰত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে যদিও জিলা প্ৰশাসনে দীৰ্ঘম্যাদী পুনৰ্বাসন কাৰ্যত অধিক গুৰুত্ব দিছে। ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে শেহতীয়া বৰ্ষবোৰৰ দৰে সমূহীয়া কঠীয়াতলী স্থাপনৰ আঁচনি গ্ৰহণ কৰিছে। সমূহীয়া কঠীয়াতলীৰ জৰিয়তে বানৰ ক্ষতিগ্ৰস্ত কৃষকক উন্নত প্ৰজাতিৰ বিনামূলীয়া কঠীয়া প্ৰদান কৰা হ'ব। এই উপলক্ষে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত সমূহীয়া কঠীয়াতলীৰ উন্নত জাতৰ কঠীয়া সিঁচাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কঠীয়াতলী পৰিদৰ্শন কৰে। 16 অসম বিধানসভা বাজেট অধিৱেশনত আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় শাসক আৰু বিৰোধী উভয় দলৰ সদস্যই উত্থাপন কৰে। বিধায়ক ৰূপেশ গোৱেলাই অসমৰ কিমানখন চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ'ল এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত 78খন চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা হয় বুলি উল্লেখ কৰে। একেদৰে ৰাজ্যৰ মৃৎশিল্পীসকলৰ উন্নয়ন সন্দৰ্ভত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে প্ৰশ্ন উত্থাপন কৰে। উদ্যোগ, বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই বিধায়ক দাসৰ প্ৰশ্নৰ উত্তৰত কয় যে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ জৰিয়তে থলুৱা পঞ্জীয়নভুক্ত হস্তশিল্প সমবায় সমিতিসমূহক কৰ্মশালা অনুষ্ঠিত কৰা আৰু প্ৰয়োজনীয় সা সঁজুলি আদিৰ বাবে সাহায্য আগবঢ়াই আহিছে। সকলো হস্তশিল্পী আৰু কাৰিকৰসকলৰ জীৱিকাৰ উন্নয়ন সাধনৰ উদ্দেশ্যে চৰকাৰে এই আঁচনি গ্ৰহণ কৰাৰ কথাও মন্ত্ৰী বিমল বৰাই উল্লেখ কৰে। একেদৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে শিল্পীসকলক 1 লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা আছে বুলিও মন্ত্ৰী বৰাই সদনক অৱগত কৰে। বিগত 2025-2026 বৰ্ষত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে কুমাৰ শিল্পীসকলৰ উন্নয়নৰ বাবে কুমাৰ সশক্তিকৰণ যোজনা নামৰ আন এখন আঁচনি ৰূপায়ণ কৰা হৈছে বুলিও উল্লেখ কৰে। বিশ্বৰ বৃহত্তম জনবসতিপূৰ্ণ নদীদ্বীপ তথা সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিহ্য, পৰম্পৰা আৰু কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। 16 অসম বিধানসভাৰ আজিৰ অধিৱেশনত অংশগ্ৰহণ কৰি কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়। অনাগত সময়ত মাজুলীৰ সুৰক্ষা তথা সংৰক্ষণ আৰু পৰ্যটন খণ্ডৰ বিকাশৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰী হাজৰিকাই প্ৰকাশ কৰে।
2: বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ এক অনন্য সাংস্কৃতিক আধ্যাত্মিক আৰু প্ৰাকৃতিক ঐতিহ্য। ইয়াৰ ঐতিহাসিক সত্ৰসমূহ ঐতিহ্যবাহী মুখাশিল্প চৰাইচুং

0: বার্ড ওয়াচিং আৰু পদ্মশ্রী যাদব পায়েঙে গঢ়ি তোলা মুলাই গাঁথনি বিশ্বজুৰি পর্যটকৰ বাবে এক বিশেষ আকর্ষণ। এই সম্পদ সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও অধিক পদক্ষেপ লোৱাৰ নিশ্চয় থল আছে। চৰকাৰে মাজুলীক ৰাজ্যৰ অন্যতম অগ্ৰাধিকাৰ পর্যটন গন্তব্য স্থান হিচাপে গঢ়ি তুলিবলৈ সত্ৰসমূহৰ সংৰক্ষণ আৰু উন্নয়ন, পথ ঘাট, দলং, ফেৰী সেৱা, পর্যটক সুবিধা কেন্দ্ৰ, বিশ্ৰামগাৰ, শৌচাগাৰ আদিৰ বিভিন্ন বিভাগৰ জৰিয়তে আন্তঃগাঁথনি উন্নত কৰিছে। অসম আসামৰ জৰিয়তে ডিজিটেল মাধ্যমত মাজুলীৰ পৰ্যটন সম্ভাৱনাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ কৰা হৈছে।
1: চলিত বৰ্ষত এই পৰ্যন্ত অসমৰ 12খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে বুলি পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে সদনত প্ৰকাশ কৰে। তেওঁ কয় যে তিনিচুকীয়া, কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, গোলাঘাট, চৰাইদেউ, কামৰূপ মেট্ৰ, ধেমাজি, শোণিতপুৰ, মাজুলী আৰু কোকৰাঝাৰ জিলাত গাহৰি ৰোগ ধৰা পৰিছে। এই ৰোগত বৰ্তমানলৈ 418টা গাহৰি মৃত্যুমুখত পৰিছে আৰু 963টা গাহৰি নিধন কৰা হৈছে বুলি তেওঁ কয়। চৰকাৰী পশু চিকিৎসালয় আৰু প্ৰাথমিক পশু স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি ভ্ৰাম্যমান পশু চিকিৎসা গোটৰ যোগেদি বিনামূলীয়াকৈ এই ৰোগত আক্ৰান্ত গাহৰি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গাহৰি চি এছ এফ ৰোগ প্ৰতিৰোধৰ বাবে বিনামূলীয়া টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। পামসমূহ বীজাণুমুক্ত কৰাৰ বাবে বীজাণু নাশকৰো যোগান ধৰা হৈছে বুলি তেওঁ সদনত প্ৰকাশ কৰে। গাহৰি পামত ল'বলগীয়া জৈৱ সুৰক্ষাৰ বাবে আদৰ্শ পৰিচালনা পদ্ধতি আৰু পৰামৰ্শাৱলী প্ৰকাশ কৰা হৈছে বুলি তেওঁ কয়। ইয়াৰ লগতে আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰচাৰ পত্ৰিকা, বুকলেটৰ বিতৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নিয়মীয়া পশুপালনৰ প্ৰশিক্ষণৰ উপৰি গাহৰি পামৰ ক্ষেত্ৰত ল'বলগীয়া জৈৱ সুৰক্ষাৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 2025-2026 বৰ্ষত 595 জন পালকৰ মাজত গাহৰি নিধনৰ ক্ষতিপূৰণ হিচাপে 1,781 লাখৰো অধিক টকা বেংক একাউণ্টযোগে বিতৰণ কৰা হৈছে বুলি তেওঁ লগতে কয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাছৰ জিলাতো 2027 চনৰ লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ হৈছে। লোকপিয়লৰ কামৰ বাবে জিলাখনত নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি হাত শিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা 8 আগষ্টত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। দক্ষিণ শালমৰা ৰাজচক্ৰ এলেকাতো অহা 30 জুলাইৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। প্ৰতিটো দলত সৰ্বাধিক 50 জনকৈ প্ৰশিক্ষাৰ্থীক 2 জনকৈ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ জৰিয়তে গণনাকাৰী আৰু তত্বাৱধায়কসকলক লোকপিয়লৰ তথ্য সঠিকভাৱে সংগ্ৰহ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। লোকপিয়লৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য দেশৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ। এই তথ্যৰ জৰিয়তে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জনসংখ্যা আৰু সামগ্ৰিক পৰিস্থিতি এখন প্ৰতিচ্ছবি পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজিৰ পৰা অহা 7 আগষ্টলৈ হ'বলগীয়া লোকপিয়ল 2027 গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আংশিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এটা নিৰ্দেশ অনুসৰি টিয়ক, যোৰহাট পূব, যোৰহাট পশ্চিম আৰু তিতাবৰ ৰাজচক্ৰৰ লগতে সংলগ্ন পৌৰসভা অঞ্চলসমূহত হ'বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচী পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত থাকিব। ইফালে মৰিয়নীৰ ৰাজচক্ৰ আৰু মৰিয়নী পৌৰসভা এলেকাৰ প্ৰশিক্ষণ কাৰ্যসূচী পূৰ্বৰ নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে অহা 29ৰ পৰা 31 জুলাইলৈ অনুষ্ঠিত হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। পৰৱৰ্তী সময় স্থগিত ৰখা অঞ্চলসমূহত প্ৰশিক্ষণৰ নতুন সময়সূচী আৰু অন্যান্য প্ৰয়োজনীয় নিৰ্দেশনাসমূহ জিলা প্ৰশাসনৰ ফালৰ পৰা যথাসময়ত অৱগত কৰা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে। ডিব্ৰুগড় জিলাতো 2027 চনৰ লোকপিয়লক কামৰ বাবে নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি টিংখং আৰু নাহকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক অভিমুখীকৰণ আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বাহকজনিত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে বৰপেটা জিলাৰ স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন চৰ অঞ্চলত আজি সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। কদমতলা, ধৰ্মপুৰ, ছয়সীমানা, ভাটনা পয়টি চৰত সজাগতা সভা, ঔষধযুক্ত আঁঠুৱা বিতৰণ, ধোঁৱা দিয়া কাৰ্যসূচীৰ লগতে স্থানীয় লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কেইবাটাও স্থানত মেলেৰিয়া, ডেংগী, জাপানিজ এনকেফেলাইটিছৰ দৰে বাহকজনিত ৰোগত কেইবাগৰাকীও লোক আক্ৰান্ত হৈছে। জিলাখনত ইতিমধ্যে বাহকজনিত ৰোগত আক্ৰান্ত হৈ চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে। কোকৰাঝাৰত আজি বড়োলেণ্ড সাহিত্য শাসিত পৰিষদৰ সচিবালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ কাৰ্যবাহী সমিতিৰ এই বৈঠকত সভাপতিত্ব কৰে। বৈঠকত বড়োলেণ্ড সাহিত্য শাসিত অঞ্চলৰ প্ৰশাসন, উন্নয়ন আৰু জনকল্যাণমূলক বিষয়সমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয় যে এই কাৰ্যবাহী সমিতিৰ বৈঠকত প্ৰশাসনীয় সমন্বয় শক্তিশালী কৰা, বিভিন্ন বিভাগৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰা আৰু পৰিষদীয় এলেকাৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত আইন প্ৰণয়নৰ বাবে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি দিছপুৰৰ জনতা ভৱনত আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োটা বিভাগৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ সবিশেষ পৰ্যালোচনা কৰাৰ লগতে এই সংক্ৰান্তত সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰোত্তোলক ৰাজা মুথুপণ্ডিয়ে আজি পুৰুষৰ 65 কেজি শাখাত 284 কিলোগ্ৰাম ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুথুপণ্ডিক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজা মুথুপণ্ডিৰ সফলতা দেশে গৌৰৱবোধ কৰিছে। তেওঁ মুথুপণ্ডিৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজা মুথুপণ্ডিৰ সফলতাত প্ৰতিজন ভাৰতীয় সুখী আৰু গৌৰৱান্বিত। তেওঁ মুথুপণ্ডিক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি 4টা মেডেলেৰে প্ৰতিযোগিতাৰ পদক তালিকাত অষ্টম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত যদিও এতিয়াও 763খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। ৰাজ্যৰ 12খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলনত ৰাজা মুথুপণ্ডি ৰূপৰ পদক অৰ্জন। সন্ধিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10
2: নমস্কাৰ। আকাশবাণী সমাচাৰ কে সাথ মে বৈষ্ণৱী। संसद के दोनों सदनों की कार्यवाही नीट मुद्दे पर विद्यार्थियों के विरोध प्रदर्शन के दौरान पुलिस की कथित कार्रवाई पर जांच की मांग को लेकर विपक्षी सदस्यों के हंगामे के कारण दिनभर के लिए स्थगित कर दी गई। लोकसभा में आज लोक परीक्षा अनुचित साधन निवारण संशोधन विधेयक 2026 पेश किया गया। पहले स्थगन के बाद सदन की कार्यवाही फिर शुरू होने पर कार्मिक, लोक शिकायत और पेंशन राज्य मंत्री डॉ जितेंद्र सिंह ने यह विधेयक सदन में प्रस्तुत किया। ये विधेयक लोक परीक्षा अनुचित साधन निवारण अधिनियम 2024 में संशोधन का प्रावधान करता है। विधेयक पेश किए जाने के दौरान विपक्षी सदस्यों ने नीट मुद्दे पर विद्यार्थियों के विरोध प्रदर्शन के दौरान पुलिस की कथित कार्रवाई पर चर्चा की मांग करते हुए हंगामा किया। इस पर लोकसभा अध्यक्ष ओम बिड़ला ने कहा कि परीक्षा सुधार की दिशा में ये विधेयक पहला महत्वपूर्ण कदम है और इस पर व्यापक चर्चा होनी चाहिए।
3: लोक परीक्षा अनुचित साधारण निवारण संशोधन विधेयक 2026 हमारे देश के करोड़ों युवाओं के भविष्य, उनकी मेहनत और उनकी आकांक्षाओं से जुड़ा अत्यधिक महत्वपूर्ण विधेयक है। ये विधेयक पेपर लीक जैसे अपराधों पर प्रभावी अंकुश लगाने, दोषियों के विरुद्ध कठोर प्रावधान कर देश के करोड़ों युवाओं के हितों की रक्षा और इस दिशा में एक महत्वपूर्ण विधेयक है।
2: राज्यसभा में भी ऐसी ही स्थिति देखने को मिली। जब सदन दोपहर 3 बजे तीसरी बार स्थगित होने के बाद फिर शुरू हुआ तो उपसभापति हरिवंश ने राष्ट्रीय गौरव अपमान निवारण संशोधन विधेयक 2026 पर चर्चा शुरू करने का प्रयास किया, लेकिन विपक्षी सदस्यों ने नारेबाजी शुरू कर दी। श्री हरिवंश ने सदन को सुचारू रूप से चलने देने की अपील की। हंगामे के बीच सदन की कार्यवाही कल तक के लिए स्थगित कर दी गई। केंद्रीय संसदीय कार्य मंत्री किरेन रिजिजू ने लोक परीक्षा विधेयक पर चर्चा में बाधा डालने के लिए विपक्ष की आलोचना की है।
4: देश में जो एग्जामिनेशन होने का जो प्रक्रिया आज तक हमने देखा है, उसको मजबूती से जो रिफॉर्म्स लाया है, इस पे चर्चा होना ये सबसे प्राथमिकता होना चाहिए। मुद्दे को भटकाने के लिए और मुद्दे चेंज करने के लिए कोई कोशिश ना करे। इस वक्त स्टूडेंट का वेलफेयर, स्टूडेंट का फ्यूचर और स्टूडेंट का इंटरेस्ट, ये हम सबका प्राथमिकता होना चाहिए।
2: उत्तर प्रदेश सरकार ने आज सर्वोच्च न्यायालय को सूचित किया कि उसने अयोध्या में राम मंदिर ट्रस्ट को प्राप्त चंदे में कथित गबन की जांच के लिए लखनऊ रेंज के पुलिस महानिरीक्षक किरण एस की अध्यक्षता में 4 सदस्यीय विशेष जांच दल एसआईटी का गठन किया है। सर्वोच्च न्यायालय ने राज्य सरकार को एसआईटी में 5वें सदस्य के रूप में एक फॉरेंसिक ऑडिटर को शामिल करने का निर्देश दिया है। एसआईटी 2 सप्ताह के अंदर पहली स्थिति रिपोर्ट प्रस्तुत करेगी। उत्तर प्रदेश में एक विशेष अदालत ने राम मंदिर तचंदा चोरी मामले में सभी 8 आरोपियों की न्यायिक हिरासत 14 दिनों के लिए बढ़ा दी। दिल्ली उच्च न्यायालय ने आज कांग्रेस नेताओं सोनिया गांधी, राहुल गांधी और अन्य को प्रवर्तन निदेशालय की याचिका पर जवाब देने के लिए 3 सप्ताह का समय दिया है। इस याचिका में निचली अदालत के नेशनल हेराल्ड धन शोधन मामले में उनके खिलाफ प्रवर्तन निदेशालय के आरोप पत्र पर संज्ञान लेने से इनकार करने के आदेश को चुनौती दी गई है। न्यायमूर्ति मनोज जैन ने मामले की अगली सुनवाई 10 सितंबर को निर्धारित की है। विदेश मंत्रालय ने आज वाणिज्यिक पोत एमवी ओमोर्फी पर हुए हमले के बाद भारत में यूक्रेन के राजदूत अलेक्सेंडर पालिश्चुक को तलब किया। इस हमले में एक भारतीय की मौत हुई थी। मंत्रालय ने घटना पर गहरी चिंता व्यक्त करते हुए वाणिज्य जहाजों पर ऐसे हमले की कड़ी निंदा की। उन्होंने समुद्री नौवहन की सुरक्षा और स्वतंत्रता तथा अंतर्राष्ट्रीय व्यापार पर इनके प्रतिकूल प्रभाव को रेखांकित किया। मंत्रालय ने दोहराया कि ऐसे कृत्य निर्दोष नाविकों के जीवन को खतरे में डालते हैं, ये अस्वीकार्य है और इनसे बचना चाहिए। भारत की ईशा सिंह ने आज चीन के हांगचू में आयोजित आईएसएसएफ निशानेबाजी विश्व कप में महिलाओं की 25 मीटर पिस्टल स्पर्धा में स्वर्ण पदक अपने नाम किया। ओलंपिक पदक विजेता मनु भाकर ने कांस्य पदक जीता। गृहमंत्री अमित शाह, रक्षा मंत्री राजनाथ सिंह ने शानदार प्रदर्शन के लिए ईशा सिंह और मनु भाकर को बधाई दी है। युवा मामले और खेल मंत्री मनसुख मांडविया ने ग्लासगो में आयोजित राष्ट्रमंडल खेलों में भारत के लिए पहला पदक जीतने वाले पैरा पावरलिफ्टर झंडू कुमार को अपने आवास पर सम्मानित किया। खेल मंत्री ने उन्हें 10 लाख रुपए का नकद पुरस्कार भी प्रदान किया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।

0: This is Akashvani, the news read by Abhishek Mukhopadhyay. Both houses of parliament were adjourned for the day following uproar by opposition parties on alleged police action during students' protests over NEET issue. The Lok Sabha was adjourned several times today amid repeated disruptions as Minister of State Dr. Jitendra Singh introduced the Public Examinations Prevention of Unfair Means Amendment Bill 2026. The bill proposes stricter penalties including imprisonment of up to 10 years, fines of up to 10 crore rupees, confiscation of properties of convicted offenders, special fast-track courts, completion of investigations within 2 months and trials within 3 months of filing the charge sheet. Speaker Om Birla and Parliamentary Affairs Minister Kiran Rijiju urged members to allow discussion on the bill, saying 6 hours had been allotted and 91 amendments had been received.
1: I would like to thank you for providing adequate time for discussion on this very important bill. A large number of amendment notices have also been submitted, which clearly shows that many members wish to express their views on this significant legislation. We have also assured the House that sufficient time will be given for the discussion. Then why are they raising slogans and trying to disrupt this debate? The entire nation, especially the youth, is closely watching these proceedings. I once again request the Congress party to counsel its members so that we can begin a meaningful discussion on the bill.
0: In the Rajya Sabha, Minister of State for Home Nityananda Rai moved the Prevention of Insults to National Honour Amendment Bill 2026 for discussion. The bill seeks to give Bande Mataram the same statutory protection as the national anthem Jana Gana Mana. The Uttar Pradesh government would inform the Supreme Court that it has set up a 4-member Special Investigation Team SIT headed by Inspector General Police IG for the Lucknow Range Kiran S. to probe the alleged embezzlement of the donations received by the Ram Temple Trust in Ayodhya. The team will also include a DIG rank officer, a senior superintendent of police and an additional SP. The top court asked the state government to include a forensic auditor as a 5th member of the SIT, which will submit its first status report within 2 weeks. Meanwhile, a special court in Uttar Pradesh today extended the judicial custody of all 8 accused in the alleged Ram Temple donation theft case by 14 days. The External Affairs Ministry summoned the Ukrainian ambassador Dr. Oleksandr Polishchuk following the attack on commercial vessel MVOMORFI in which an Indian national was killed. The ministry conveyed a serious concern over the incident and condemned in the strongest terms such attacks on commercial shipping and highlighted the adverse impact on the safety of maritime navigation, freedom of navigation and international commerce. Heavy rain continues to affect several parts of the country. In Odisha, deep depression of the northwest Bay of Bengal has triggered torrential rainfall. The IMD has issued a red warning for heavy to very heavy rainfall with isolated extremely heavy rain today. In Jammu and Kashmir, a landslide blocked the Jammu-Srinagar National Highway in Udhampur district. Traffic has been partially restored, allowing a fresh batch of 3,823 Amarnath pilgrims to cross. In Dodra district, the main bridge was temporarily closed for safety inspection after suspected cracks were noticed. In Assam, the flood situation has improved as waters have receded in most affected areas. Over 37,000 people remain in 109 relief camps. The IMD has also forecast heavy to very heavy rainfall over Delhi, Chandigarh, Haryana, Himachal Pradesh, Punjab, Uttar Pradesh, Uttarakhand and Vidarbh till tomorrow. In Sikkim, border trade between India and China through the Nathula Pass will resume from the 1st of next month, ending a suspension that has been in place since 2020 due to the COVID-19 pandemic. The resumption of trade is expected to boost cross-border commerce, benefiting registered traders, transport operators and allied businesses. Two-time Olympian Sajan Prakash qualified for the men's 200-meter butterfly final after finishing as the 6th fastest swimmer overall in the heats at the Commonwealth Games in Glasgow today. Prakash clocked 1 minute 58.59 seconds to finish second in behind Scotland's Duncan Scott. Sajan Prakash will now compete in the 8-man final slated later tonight. In ISSF Shooting World Cup, India's Isha Singh grabbed the gold medal in the women's 25-meter pistol event in Hangzhou, China today. She upstaged Olympic medalist Manu Bhakar, who took the bronze to complete the double podium finish for India. And that is the end of this news bulletin.
2: Eya, ఆకాశవాణి. বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাম মন্দিৰ নেশে লাভ কৰা বৰঙণিৰ ধনাত্মহতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি নিৰ্দেশ দিয়ে। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাত আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰত দলক ৰাজা মুথুপন্থীয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ আইন 2024ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত আজি দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। উল্লেখযোগ্য যে এই বিধেয়কখনত অভিযুক্তৰ বিৰুদ্ধে 10 বছৰৰ কাৰাবাস, 10 কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। বিধেয়কখনৰ মতে অভিযোগনামা দাখিলৰ পাছত 3 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। বিধেয়কখন উত্থাপন কৰাৰ সময়তে বিৰোধী পক্ষৰ সাংসদসকলে নীটৰ বিষয়টোক লৈ ছাত্ৰ ছাত্ৰীৰ শেহতীয়া প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত আৰক্ষীৰ আতিশয্যৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত আলোচনাৰ বাবে দাবী জনায়। সদনৰ অধ্যক্ষ ওম বিৰলাই বিষয়টোত হস্তক্ষেপ কৰি কয় যে সকলো ৰাজনৈতিক দলৰ সদস্যসকলৰ দাবী তথা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰা হৈছে। এই বিধেয়কখনক তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে সদনৰ সদিচ্ছা আৰু দেশবাসীৰ আৱেগ উভয় দেশৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোক লৈ পুংখানুপুংখ আলোচনাৰ প্ৰয়োজন আছে। অধ্যক্ষগৰাকীয়ে প্ৰতিগৰাকী সাংসদকে বিধেয়কখনক লৈ আলোচনাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই যদিও বিৰোধী পক্ষৰ সাংসদসকলে তেওঁলোকৰ প্ৰতিবাদত অটল হৈ থাকে। এনে প্ৰেক্ষাপটত অধ্যক্ষগৰাকীয়ে সদন বিয়লি 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে যদিও হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগোত অনুষ্ঠিত 23 সংখ্যক কমনৱেলথ গেমছত পদক জয় কৰা ভাৰতৰ তাৰকা ভাৰত্তোলক মীৰাবাই চানু, চানম্বাম ঋষিকান্ত সিং, ৰাজা মুথুপাণ্ডি আৰু পেৰাশক্তি ভাৰত্তোলক জণ্ডু কুমাৰক শুভেচ্ছা জনায়। শ্ৰীবিৰলাই লগতে এই ঐতিহাসিক সফলতাৰ বাবে প্ৰশিক্ষক তথা ভাৰতীয় দলক শুভেচ্ছা জনাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। ইয়াৰ পাছত অধ্যক্ষ ওম বিৰলাই সদনৰ প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰে যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকালত আন কোনো বিষয়ে আলোচনা কৰা নহ'ব বুলি উল্লেখ কৰে। তেওঁ বিৰোধী সদস্যসকলক প্ৰশ্নকাল নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই কয় যে প্ৰশ্নকালক ব্যাঘাত জন্মোৱাটো উচিত নহয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বিধেয়কখনৰ আলোচনাৰ বাবে যথেষ্ট পৰিমাণৰ সময় আবণ্টন কৰা হৈছে আৰু কেইবাখনো সংশোধনী জাননী লাভ কৰা হৈছে। তেওঁ বিৰোধী দলসমূহৰ সদস্যসকলৰ আচৰণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। ৰাজ্যসভাতো আজি একে পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কেইবাটাও বিষয় উত্থাপন কৰে। বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই সংবিধানৰ 267 অধিনিয়মৰ অধীনত ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাৰ্যকলাপৰ বিষয়ে আলোচনাৰ বাবে দাবী জনাইছিল যদিও পাছত হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। পৰৱৰ্তী সময়ত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছত একেই পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভাপতিয়ে পুনৰ বিয়লি 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। বিয়লি 3 বজাত উচ্চ সদন মিলিত হোৱাৰ পাছত উপসভাপতি হৰিবংশে এই বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী দলৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে সদনৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰিপ্ৰেক্ষিতত সদন বিয়লি 5:15লৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়। পুনৰ হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। অযোধ্যাৰ ৰাম মন্দিৰ নেশে লাভ কৰা বৰঙণিৰ ধনৰ আত্মসাতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত বিশেষ অনুসন্ধানকাৰী গোট এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মহানাৰে গঠিত এখন বিচাৰপীঠে এছ আই টিক তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। দুসপ্তাহৰ ভিতৰত এছ আই টিয়ে তদন্তৰ অগ্ৰগতিৰ প্ৰথম প্ৰতিবেদন দাখিল কৰিব। এই গোচৰৰ শুনানিত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰা দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ক জনায় যে চাৰিজনীয়া সদস্যৰে ইতিমধ্যে এছ আই টি গঠন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। কোভিড 19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত 2020 চনৰ পৰা এই ব্যৱস্থা বন্ধ হৈ আছিল। দুয়োখন দেশৰ পৰা বিষয়াসকলে সীমান্ত বাণিজ্য পুনৰ মুকলি কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ আকাশবাণীৰ গেংটকৰ সংবাদদাতাই জানিবলৈ দিছে। দুয়োখন দেশৰ মাজৰ বাণিজ্যৰ পুনৰ আৰম্ভণিয়ে পঞ্জীয়নভুক্ত ব্যৱসায়ী, পৰিবহণ খণ্ডৰ লোক আৰু সহযোগী খণ্ডৰ ব্যৱসায়ীৰ সৈতে জড়িত ব্যক্তিক উপকৃত কৰিব। উল্লেখযোগ্য যে 4 দশকতকৈও অধিক কাল বাণিজ্যৰ আদান প্ৰদান বন্ধ হৈ থকাৰ পাছত 2006 চনত নাথুলা পাছেৰে দুয়োখন দেশৰ মাজত পুনৰ বাণিজ্য আৰম্ভ হৈছিল। বাণিজ্যিক জাহাজ এম ভি অমৰফিড হোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ পলিচুকলৈ চমন জাৰি কৰে। ঘটনাটো সন্দৰ্ভত উদ্বিগ্নতা দৰ্শাই মন্ত্ৰালয়ে কঠোৰ ভাষাৰে এই ঘটনাক গৰিহণা দিয়ে। এটা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে বাণিজ্যিক জাহাজৰ আক্ৰমণৰ ঘটনাত ভাৰতৰ উদ্বিগ্নতাক ইউক্ৰেইনৰ কৰ্তৃপক্ষক জনাবলৈ ৰাষ্ট্ৰদূতগৰাকীক অনুৰোধ জনোৱা হয়। বম্বে উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক মেটা প্লেটফৰ্ম এক্স কৰ্প গুগল এল এল চি আৰু অন্যান্য অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা দেৱানী গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰে। শ্ৰীগাডকাৰীয়ে অভিযোগ কৰিছে যে ইথানেল মিশ্ৰিত ইন্ধন কাৰ্যসূচীৰ পৰা তেওঁ আৰু তেওঁৰ পৰিয়াল লাভান্বিত হৈছে বুলি কৃত্ৰিম বুদ্ধিমত্তা চালিত পষ্টসমূহে ভুৱা প্ৰচাৰ চলাইছে আৰু এই দাবী ভিত্তিহীন। এনেধৰণৰ ভুৱা খবৰসমূহৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ শ্ৰীগাডকাৰীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত অভিনেতা পংকজ ত্ৰিপাঠীক আৰ্টিষ্ট অব ডিষ্টিংচন বঁটাৰে সন্মানিত কৰা হ'ব। ভাৰতীয় চিনেমালৈ অভিনেতাসকলৰ ব্যতিক্ৰমী অৱদান আৰু দেশৰ অন্যতম সন্মানীয় অভিনেতা হিচাপে তেওঁৰ উল্লেখযোগ্য বৰঙণিৰ বাবে এই সন্মান তেওঁক প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰি মেলবৰ্ণত এই সন্মান গ্ৰহণ কৰিব। শ্ৰীত্ৰিপাঠী গেংছ অৱ ৱেছেবৰ, নিউটন, স্ত্ৰী আদি চিনেমাত অভিনয় কৰাৰ বাবে পৰিচিত। উল্লেখযোগ্য যে অহা 13 আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া এই মহোৎসৱৰ অহা 23 আগষ্টত সামৰণি পৰিব। চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাৰ আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে। অলিম্পিক পদক বিজয়ী মনু ভাকেৰে এই শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰতিযোগিতাত পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে ঈশা সিং আৰু মনু ভাকেৰক অভিনন্দন জনাইছে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰোত্তোলক ৰাজা মুথুবন্দিয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুথুবন্দীক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজা মুথুবন্দীৰ সফলতা দেশে গৌৰৱবোধ অনুভৱ কৰিছে। তেওঁ মুথুবন্দীৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজা মুথুবন্দীৰ সফলতাত প্ৰতিজন ভাৰতীয় সুখী আৰু গৌৰৱান্বিত। তেওঁ মুথুবন্দীক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি 4টা মেডেলেৰে প্ৰতিযোগিতাৰ পদক তালিকাত 8ম স্থানত আছে। বাতৰি শেষ কৰাৰ আগে প্ৰথম বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাম মন্দিৰ নেশে লাভ কৰা বৰঙণিৰ ধন আত্মসাতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি নিৰ্দেশ দিয়ে। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাত আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলক ৰাজা মুথুবন্দীয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। আমাৰ এজৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
3: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সীৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ ছবি ঘৰ সংসাৰ। প্ৰথমে আগবঢ়াইছো সমৰ হাজৰিকা আৰু মালবিকা বৰাৰ কণ্ঠত ঘৰ সংসাৰ ছবিখনৰ পৰা এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে একক ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ ছবি আছিল ঘৰ সংসাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই শুনিবলৈ পাব গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ৰ সংক্ষিপ্ত বিৱৰণী। ৰিলে কৰি শুনোৱা হ'ব দিল্লী কেন্দ্ৰৰ পৰা

0: কিছু কাৰিকৰী বিজেটৰ বাবে আমি অনুষ্ঠানটি আপোনালোকক আগবঢ়াব নোৱাৰাৰ কাৰণে আমি দুখিত। এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব অবিনাশ বৰুৱাৰ গল্পপাঠ আৰু প্ৰাণজীৱ কোঁচৰ কবিতা পাঠ। অনুষ্ঠানটিৰ প্ৰযোজনা ঝৰণা ভৰালীৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, সাহিত্য জীৱনৰ দাপোন স্বৰূপ। সাহিত্যিকসকল কৌশলী শব্দশিল্পী, তেওঁলোকে গল্প কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে ব্যক্তি তথা সমাজ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি, ক্ষোভ বিদ্ৰোহ প্ৰেম আদি হৃদয়ত পঞ্জীভূত সমস্ত ভাৱ অনুভূতি। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ সাহিত্য বিষয়ক বিশেষ অনুষ্ঠান যুৱ সাহিত্যলৈ আপোনালোক আটাইকে জনাইছো আন্তৰিক আদৰণি। এই অনুষ্ঠানত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোক

0: আজি আমি বহুত কথা পাতিম তথা কবিতা আৰু গল্প শুনিম। প্ৰথমে মই আহিব বিচাৰিছো প্ৰাণজিৎ কোচৰ ওচৰলৈ। আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, আপোনাৰ জন্ম শিক্ষাৰ বিষয়ে কওকচোন।
1: হয়, আচলতে মোৰ জন্ম হৈছিলে ঢেকিয়াজুলিৰ ওচৰৰ এখন সৰু গাঁৱত, যিখনৰ নাম ডুমডুমা, শোণিতপুৰ জিলাৰ অন্তৰ্গত। আৰু মোৰ শৈশৱৰ শিক্ষা আৰম্ভ হৈছিলে ডুমডুমা প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পৰা গৈ গৈ মাধ্যমিক শিক্ষা আৰম্ভ কৰিলোঁ, তাৰে এখন মজলীয়া বিদ্যালয় আছিলে ডুমডুমা। তাৰপৰা হাইস্কুল সমাপ্ত কৰিছোঁ ডুমডুমা বিদ্যাপীঠ। তাৰ পাছৰ পৰ্যায়ত সমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা একাদশৰ দ্বাদশ সম্পন্ন কৰি, আৰু বাকীছোৱা কাল মই ডিগ্ৰী সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ যিখন আমাৰ নালন্দা ৰূপেখীয়া দৰং মহাবিদ্যালয়ৰ পৰা। স্নাতকোত্তৰ সম্পন্ন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় কৃষ্ণচূড়া দেশ ৰূপেখীয়াটো, গুৱাহাটী বিশ্ববিদ্যালয়।
0: সাহিত্যৰ সৈতে সম্পৰ্ক আপোনাৰ কেতিয়াৰ পৰা?
1: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে, যেতিয়াৰ পৰা অলপমান আখৰসমূহ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ বা তেতিয়াৰ পৰাই মায়ে হাতত কিতাপ তুলি দিছিলে আলোচনীবোৰ, তেতিয়া সৰু সৰু কবিতাৰ কিতাপবোৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ কিতাপবোৰ, তেতিয়াৰ পৰাই তেনেকৈ পঢ়ি পঢ়ি কেতিয়াবা লিখিবলৈ মন যায়, তেনেকৈ কিবাকিবি লিখিলোঁ। তাৰপাছত মোৰ একেবাৰে সাহিত্যৰ ক্ষেত্ৰত, কবিতাৰ ক্ষেত্ৰত অহাৰ কথা যদি কওঁ, দৰং মহাবিদ্যালয়ৰ পৰাই আৰম্ভ হৈছিলে বুলি ক'ব লাগিব, কাৰণ তাৰ পৰা বহুত অনুপ্ৰেৰণা পাইছিলোঁ। প্ৰথম কথা, মই যেতিয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ প্ৰথম যেতিয়া লিখোঁ, আমাৰ লেখাটো কাৰোবাক দেখাবলৈ মন যায় যে কেনেকুৱা হৈছে, মানুহজনক বুজি পাইছেনে মই যিটো ভাৱ বুজাবলৈ চেষ্টা কৰিছোঁ, সেইটো মোৰ দৰং মহাবিদ্যালয়ৰ শিক্ষকসকলক দেখুৱাইছিলোঁ। তেতিয়া তেওঁলোকে কৈছিলে যে অধ্যয়ন কৰি গ'লে আৰু উন্নত পৰ্যায় পাবগৈ, কিন্তু লিখিবলৈ আৰম্ভ কৰা তুমি কেতিয়াও নিদিবা। সেই তেনেকৈ আৰম্ভ কৰিলোঁ। তাৰপাছত আহিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱেশিলোঁ, তেতিয়াৰ পৰা আৰু অলপমান জাৰ্ণিটো উন্নত হ'ল বুলি ক'ব লাগিব। তেনেকৈয়ে মোৰ কবিতাৰ ক্ষেত্ৰত প্ৰৱেশ ঘটিছিলে, আৰু তেনেকৈ এতিয়াও বৰ্তমান চৰ্চা কৰি আছোঁ। আচলতে চৰ্চাহে কৰি আছোঁ, এতিয়াও মানে যে সাহিত্যিক বুলিব পৰা সেই অভিজ্ঞতাটো হোৱাগৈ নাই।
0: হয়, তথাপি আপুনি খুব সুন্দৰ কবিতা লিখে। সাহিত্যৰ ক্ষেত্ৰখনত বিচৰণ কৰাৰ ক্ষেত্ৰত আপুনি কবিতাকেই কিয় বাছি ল'লে?
1: আচলতে মনৰ মাজত দোলা দি থকা কিছুমান কথা প্ৰত্যেকে কিছুমান বেলেগ বেলেগ মাধ্যমেৰে প্ৰকাশ কৰে, কিন্তু মই বাছি ল'লোঁ কবিতা, কাৰণ মোৰ যিখিনি মনৰ মাজত চলি থাকে সেই কথাখিনি যাতে কম শব্দৰে, মানে কম সময়ৰ ভিতৰত যাতে সেই ভাৱখিনি প্ৰকাশ কৰিব পাৰোঁ, কবিতা যিহেতুকে ভাল পাওঁ, কবিতাকে মাধ্যম হিচাপে ব্যৱহাৰ কৰিলোঁ আৰু নিজৰ সাহিত্যৰ খেতি প্ৰকাশ কৰাৰ ক্ষেত্ৰত।
0: নিজে কবিতা পঢ়ি ভাল পালে মন যায় যে ময়ো কবিতাকেই লিখোচোন। যেতিয়া পঢ়ি, আমি লেখা এটা পঢ়ি ভাল পাওঁ, আমাৰ নিজৰো মনত এটা ইচ্ছা জাগে যে আমিও লিখোঁ।
1: হয়,
0: আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কেনেধৰণৰ বিষয়বস্তু বাছনি কৰি লয়?
1: আচলতে যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছিলে, একেবাৰে প্ৰথমৰ পৰা কওঁ, প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া সেই আমাৰ মনত এটা প্ৰেমৰ ভাৱ উন্মুক্ত হয়, তেতিয়া প্ৰথমতে প্ৰেমৰ কবিতা লিখিছিলোঁ। তাৰপাছত বিভিন্ন, আজি আমি ঠাইবোৰ ঘূৰোঁ, তেতিয়া সেই কাহিনীবোৰ বা সেই দৃশ্যপটটোক মানে শব্দ প্ৰকাশ কৰিবলৈ যুঁজিছিলোঁ। তেনেকৈ প্ৰথমতে প্ৰেমৰ লিখিছিলোঁ, তাৰপৰা এতিয়া গৈ গৈ বাস্তৱ জীৱনৰ ওপৰত লিখোঁ। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ আজিকালি হতাশা, এই হতাশাটো, হতাশাৰ ওপৰতো অলপমান বেছিকৈ অধ্যয়ন কৰোঁ, মানে চাওঁ যে কেনে কিয় হয়, বা হতাশাত ভুক্তভোগী হ'লে মানুহজনৰ মানসিক অৱস্থা কেনেকুৱা হয়, বিভিন্ন কাহিনীবোৰ দোলা দি থাকে, সেই বিষয়বস্তুকে লৈ মই বেছিকৈ লিখিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ যিটো কৰ্মসংস্থাপন, সেইটো নেপালে ঘৰত যেতিয়া দেউতাৰ সন্মুখত বা মাৰ সন্মুখত ভাতৰ পাতত বহিবলৈ ইচ্ছা নাযায়, তেনেকুৱা বিষয়বোৰ মই আচলতে বাছি লওঁ বাস্তৱ জীৱনৰ সৈতে, ধৰক এতিয়া চলি আছে প্ৰত্যেকৰ জীৱনত, এতিয়া শিক্ষা সাং কৰাৰ পাছত প্ৰত্যেকৰ জীৱনত তেনেকুৱা পৰিস্থিতিবোৰ আহে, সেই পৰিস্থিতিটোবোৰকে কেতিয়াবা আমি ব্ৰাছ এডাল লৈ লৈ বিভিন্ন কথাবোৰ ভাবোঁ, কিনো কথা ভাবোঁ, সেইখিনিকে মই কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰোঁ আচলতে।
0: হয়, বয়স বাঢ়ি অহাৰ লগে লগে সেই দায়িত্ববোধটো নিজে নিজে আমাৰ মনত জাগি উঠে, যে দেউতাৰ কান্ধৰ ভাৰখন আমি যে নিজৰ ওপৰত উঠাই লওঁ, সেই চিন্তাটো আমাৰ মনলৈ আহে। আপুনি প্ৰথমে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল প্ৰেমক বিষয়বস্তু হিচাপে লৈ, আপোনাৰ প্ৰথম কবিতাটো আমি শুনিব বিচাৰিম।
1: আহিবাচোন নৈ পাৰৰ শিমলুজোপালৈ। আচলতে এই কবিতাটো যেতিয়া প্ৰেয়সী এজনীক বিচ্ছেদিত হয়, সেই তাৰ প্ৰেক্ষাপটত লিখা যে তেওঁ বিবাহ হৈ গ'ল, কিন্তু তথাপি তেওঁ আহ্বান কৰিছে যে আহিছে, পৰিস্থিতিটো বুজি ল'বলৈ, তেনেকুৱা এটা প্ৰেক্ষাপটক লৈ লিখা আৰু কবিতাটো পাঠ কৰি দিওঁ।
0: হয়,
1: আহিবাচোন নৈ পাৰৰ শিমলুজোপালৈ, যদি ব্যস্ত নগৰীৰ বন্দৰ কোটাৰ পৰিৱেশে ভাগৰুৱা কৰিছে তোমাক, আহিবা কিন্তু মনত দোলা দি ফুৰা পুৰণি স্মৃতিবোৰ মহানগৰখনৰ ভৰলুৰ পানীলৈ তৈ থৈ

0: যেনে কোনোবাখিনিৰ স্মৃতিয়ে আমাক দুয়োকে আকৌ আমনি কৰিব, মই আৱেগিক হৈ পৰিম, তুমি হৈ পৰিবা মৌন, মাত্ৰ বলি থাকিব একাত্মক নোহোৱাৰ এজাক পতা, কাৰণ তোমাক পূৰ্বৰ দৰে বুজনি দিয়াৰো যে নাথাকিব মোৰ অধিকাৰ। অধিকাৰ নহয়, তোমাৰ শিৰত জিলিকি ৰোৱা ৰঙা সেন্দুৰ কণে মোক থমকি ৰ'বলৈ বাধ্য কৰিব, কুশলে থাকিবা, আহিবা পাৰিলে নৈ পাৰৰ শিমলু জীৱনলৈ।
1: খুব সুন্দৰ, আপোনাৰ প্ৰিয় কবি কোন?
0: আচলতে প্ৰিয় কবি বুলি ক'লে মই হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ ভাল পাওঁ। কম কথাৰে বিভিন্ন ভাৱ পৰিস্ফুট হয়, বহল এটা ভাৱাৰ্থ পৰিস্ফুট হয়। তেনেকৈ হীৰেণ ভট্টাচাৰ্য ছাৰৰ কবিতাবোৰ পঢ়োঁ, নীলিম কুমাৰ ছাৰৰ পঢ়োঁ, আৰু বিভিন্ন কবিতাবোৰ পঢ়োঁ বিভিন্ন লেখকৰ, আৰু নতুন লেখকসকলৰ কবিতাবোৰ যথেষ্ট পঢ়োঁ।
1: আমি যিমানে পঢ়িম সিমানে আমাৰ পৰিসৰ বহল হৈ পৰে আৰু নতুন নতুন চিন্তাৰ আমাৰ মনত আৰম্ভণি ঘটে। আপোনাৰ এখন প্ৰকাশিত কবিতা পুথি কবিতাৰ আঁৰৰ কাহিনী, সাহিত্য চৰ্চা কৰা সকলোৰে মনত এটা হেঁপাহ থাকে, ইচ্ছা থাকে নিজৰ নামটো ছপা আখৰত দেখাৰ তথা এখন কিতাপ প্ৰকাশ কৰাৰ, আৰু আপোনাৰ সেই সপোন আজি বাস্তৱ হৈছে। আপোনাৰ এখন কবিতাৰ পুথি হৈছে কবিতাৰ আঁৰৰ কাহিনী, এই যাত্ৰাটোৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
0: আচলতে কবিতা লিখি ভাল পোৱাৰ কাৰণে মই আচলতে বিভিন্ন বিষয়ে কবিতাবোৰ লিখি গৈছিলোঁ, কেতিয়া ভবা নাছিলোঁ যে ছপা আকাৰে প্ৰকাশ কৰিম, তেতিয়া হয়তো সামৰ্থ্যও নাছিলে আৰু ভবাও নাছিলোঁ যে কবিতা লিখি ভাল পাওঁ, সেইকাৰণে লিখি গৈ আছোঁ। তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া আহিলোঁ, মই আগতেও কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে মোক বহুতখিনি দিলে বা বহুতখিনি পোৱা নোপোৱা হিচাপে পৰিলে, গুৱাহাটী বিশ্ববিদ্যালয়ে বহুতখিনি দিলে বুলিয়ে ক'ব লাগিব মই আচলতে, নোপোৱাটো থাকেই বহুতে। তেতিয়া সেনেকৈ যিবোৰ কবিতা লিখিছিলোঁ আচলতে মোৰ ছাৰে যেতিয়া ক্লাছ কৰাই থাকে আগতে বিশ্ববিদ্যালয়ত, তেতিয়া মই কবিতা লিখি থাকোঁ ক্লাছত বহি বহি, তেতিয়া দেখাওঁ। এতিয়া মোৰ আজি মোৰ সন্মুখত মোৰ বন্ধু আছে, তেওঁ জানে কবিতাবোৰ দেখাওঁ তেতিয়া পাত এটাত লিখি, তাৰপাছত তেওঁলোকে কয় যে সংৰক্ষণ কৰি থোৱা, পাছলৈ হয়তো ছপাকাৰে প্ৰকাশ কৰিবলৈ সুবিধা হ'ব। তেনেকৈ সংগ্ৰহ কৰি গৈছিলোঁ যিবোৰ লিখিছিলোঁ। তাৰপাছত বিগত বৰ্ষৰ যি আমাৰ গ্ৰন্থমেলা, তেতিয়া মই বন্ধুকেইজনমানক আগতে কলেজত লগ পোৱা, তেওঁলোককো ফোন কৰিলোঁ যে এনেকৈ ভাবিছোঁ, তেওঁলোকো যথেষ্ট প্ৰেৰণা দিলে।
1: আপোনাক যদি সোধা হয় যে কবিতা গল্প লিখিবলৈ আপুনি প্ৰেৰণা ক'ৰ পৰা পালে বুলি ক'লে আপোনাৰ মনলৈ প্ৰথমে কি ভাৱ আহে?
0: প্ৰথমে আচলতে মনলৈ বুলি ক'লে আমাৰ আলোচনীসমূহ যিহেতুকে অধ্যয়ন কৰি থকা যায়, সেই সময়ত ছপাকৰ নিজৰ নামটো প্ৰকাশ কৰিবলৈ এটা ইচ্ছুকতা জন্ম হয় বা ইচ্ছা যায়, তেনেকৈ ছপাকৰ নিজৰ নামটো আৰু নিজৰ ভাৱ অনুভূতি প্ৰকাশ কৰাৰ কাৰণে আচলতে তেনেকৈ চেষ্টা কৰিছিলোঁ।
1: এতিয়া ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
0: ভৱিষ্যত পৰিকল্পনা আচলতে যিহেতুকে মই গল্পও এনেকৈ লিখোঁ, এতিয়া গল্পৰ পুথি এখন প্ৰকাশ কৰাৰ বাবে যুঁজা চলাই আছোঁ, হয়তো সময় লাগিব। আচলতে মই বহুত বেছি সময় লওঁ, কেতিয়াবা কিবা এটা লিখোঁ কাগজ এখিলাত লিখোঁ উকা পৃষ্ঠাত, তাৰপাছত সেইটো নিজে পঢ়ি সন্তুষ্টি নাপালে ফালি আকৌ পেলাই দিওঁ, তেনেকুৱা সেই স্বভাৱটো আছে, কাৰণ নিজে যদি সন্তুষ্ট নহওঁ তেতিয়া সেইটো মই পঢ়ুৱৈসকল আগবঢ়াই দিবলৈ টান পাওঁ।
1: শেষ ভালে সকলো ভাল বুলি কোৱা হয়, গতিকে শেষত এটা ভাল ফলাফল সকলোৱে আশা কৰে। আপুনি যদিও সময় লৈছে তথাপি খুব উন্নত মানৰ কবিতাৰ পুথি আপুনি ইতিমধ্যেই পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিছে, গতিকে আমি আশাবাদী আপোনাৰ ভৱিষ্যতৰ গ্ৰন্থসমূহো তেনেধৰণৰেই হ'ব। আপোনাৰ সাহিত্যৰ যাত্ৰাৰ বাবে আমাৰ শুভকামনা সদায় আছে। এইখিনিতে আমি আপোনাৰ কেইটিমান কবিতা শুনিব বিচাৰিম।
0: সৰু কবিতা এটা পৰা আৰম্ভণি কৰিছোঁ। কবিতাটোৰ শিৰোনাম আছিলে যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, যোৱাৰ শেষত হাঁহি দিবাচোন এবাৰ, পাহৰিব খুজিছোঁ তোমাৰ মৃদু হাঁহিত শুকুৰ আত্মযাতনা, বিষাদৰ পৃষ্ঠাবোৰ সামৰি মেলিব খুজিছোঁ হাঁহিৰে সেউজীয়া পৃথিৱী, দুখৰ পাৰ ভাঙি ময়ো হাঁহিব খুজিছোঁ, আঁকিব খুজিছোঁ শূন্যতাৰ আকাশত বিষাদবিহীন ছবি, যোৱাৰ শেষত এবাৰ হাঁহি দিবাচোন, মই হাঁহি হাঁহিয়ে বিদায় ল'ম, তোমাৰ হাঁহিতে বিসৰ্জন দিম তুমি বিহীন বিষাদ বেদনা। অন্য এটি কবিতা বিষণতাৰত জালিকটা পহু, উভতি আহিলোঁ ৰৈ ৰৈ ক্লান্ত হোৱা সূৰ্যাস্ত চাই, আন্ধাৰবোৰে আৱৰি ধৰিলে সপোন পৰিকল্পনা বাস্তৱ, তাৰ সতে জি আছোঁ মই ভগ্ন সপোনবোৰৰ খাবতি। কবিতাটিৰ শিৰোনামাটি হৈছে আন এটি ফাগুনৰ কবিতা। নিলিখোঁ বুলিও নোৱাৰি বুকু ভেদি ৰখা শব্দবোৰ ভেদি ৰাখিবলৈ, এয়া মোৰ ব্যৰ্থতা, হয় এয়া মোৰেই ব্যৰ্থতা, ব্যৰ্থতাৰ বিশেষণে যথেষ্ট, কাৰণ ব্যৰ্থতাৰ অজুহাত লৈ আকৌ লিখিব পাম তোমাৰ নামত আন এটি ফাগুনৰ কবিতা। মোৰ অন্য এটি কবিতা জীৱনৰ, মোৰ কোঠাত এখন মুখা আছিলে, সেই মুখাখনক চাই চাই এটা কবিতা লিখিছিলোঁ। সেই মুখাখনক কেন্দ্ৰ কৰি আৰু সেই কবিতাটোৰ শিৰোনামাটো আমি মুখাই ৰাখিছিলোঁ আৰু সেই কবিতাটো পাঠ কৰি দিছোঁ। মুখা, প্ৰায় ৰাতি টোপনি নহয়, লাইটটো জ্বলাই চাওঁ, আৰ চি আছে নেকি তোমাৰ সৈতে পাৰ কৰা স্মৃতিৰ আবিৰ্ভূৰ। লাচিত ঘাটত গৈ নবহোঁ আজিকালি, ভাল নালাগে, পাণবজাৰলৈ যাওঁ বুলি থমকি ৰওঁ, কিজানি তুমি ভালপোৱা উপন্যাসখন আকৌ অচেতন কৰিম। মেঘালীত চাহৰ সুগান আমাৰ চাহ কাপে অকলশৰীয়া অনুভৱ কৰাৰ ভয়ত, তুমিহীনতাৰ দিন ৰাতি জোনবেলি সকলো সতে ল'ৰালি ধেমালি মাতো, মই জনহে কৃত্ৰিম প্ৰবঞ্চ মুখা পিন্ধোতা ৰঙা দাঁতবোৰক তুমিহীনতাৰ যজ্ঞত আহুতি দিলোঁ। বাহিৰৰ চৰাঘৰত দুখন মুখা আঁৰি থৈছোঁ, অঙহী বঙহীয়ে সোধে আঁৰি থোৱা মুখা দুখন কাৰ, সিহঁতক কেনেকৈ নকওঁ এই মুখা দুখন মোৰে, এখন সুখৰ এখন দুখৰ।
1: খুব সুন্দৰ প্ৰকাশভংগী।
0: অন্য এটি কবিতা পাঠ কৰিছোঁ জালুকবাৰী কেন্দ্ৰ কৰি, এতিয়া ইউনিভাৰ্চিটিৰ এৰিম আৰু, কাৰণ কৃষ্ণচৰ নগৰীত এৰি যোৱা মানে কিমান বেদনাদায়ক হয় সেইটো হয়তো গুৱাহাটী বিশ্ববিদ্যালয়ত যিসকল শিক্ষাৰ্থীয়ে পঢ়ি বৰ্তমান প্ৰাক্তন হৈছে তেওঁলোকে সেইখিনি অনুভৱ কৰে। এটা কেন্দ্ৰকৈ লিখা
1: বিশ্ববিদ্যালয়খন আচলতে আনুষ্ঠানিকভাৱেহে এৰি অহা হয়, কিন্তু বিশ্ববিদ্যালয়খন আমি হৃদয়ত অহৰহ কঢ়িয়াই ফুৰোঁ।
0: হয়, কৃষ্ণচূড়া নগৰী বুলি ক'লে যেনেকৈ ৰঙা প্ৰস্ফুটিত হৈ থাকে, সেই অনুৰোধখিনি বা সেই আমাৰ আৱেগখিনি জাগ্ৰত হৈ আহে আচলতে কৃষ্ণচূড়া বুলি ক'লে। শুকান গোলাপ আৰু এৰি হোৱা জালুকবাৰী, যাওঁ বুলি জানো যাব পাৰি এই জালুকবাৰীৰ সুবাসিনী, ইউনিভাৰ্চিটিৰ বি কে বি শ্ৰেণী পুল হোষ্টেলৰ 46 নং কোঠাটো এৰি আৰু তুমি তুমি লগা কৃষ্ণচূড়া, তুমি দিয়া গোলাপ পাহ আছে ডায়েৰীৰ পৃষ্ঠাত শুকাইলে, গোলাপ পাহ উলিয়াই লৈ বাৰে বাৰে চাওঁ, বিচাৰি ফুৰিছোঁ তোমাৰ উপস্থিতি কিন্তু নাপালোঁ, কেনেকৈ এৰি যাওঁ এই জালুকবাৰী, তথাপি বিদায় মায়াময় জালুকবাৰী মোৰ আধুনিক কাহিনী চহৰ, বিদায় জালুকবাৰী। শিৰোনামাহীন নিনাদিত কবিতা, দুৱাৰদলিত যদি অচিনাকি বিষাদে আহি দোকান মাৰি আশ্ৰয় বিচাৰে তেন্তে মই নিঃসন্দেহে দিওঁ, আন্ধাৰ ৰাতি যদি হৃদয় কপোৱা কিৰিলিবোৰে মোৰ কৰ্ণ পাৰ কৰেহি তেন্তে তেওঁ ৰক্ষাৰ স্বাৰ্থত আন্ধাৰখিনি ঘৰাই নিজে পি ল'ম সমাজৰ লাঞ্চনৰ গ্লানি, আকাশত দৃশ্যমান জোন নজনা সলিতা গুচি সাৱতি ধৰিল জোনাক অ' আমাৰ পৃথিৱী। প্ৰকৃতি এটি কবিতা শুনিলোঁ বিনিদ্যাৰ ৰজনী কলাই, হৃদয়খন ব্যাকুল পুৱাৰ চৰাইৰ কলকলনিত জাহ গ'ল বিগলিত বেদনা, অ' ক'বলৈ পাহৰিছিলোঁ যোৱা ৰাতিৰ সমাধি ইয়াতেই পাতিছিলোঁ।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল, আপোনাৰ এই কাব্যিক যাত্ৰা এনেদৰে অব্যাহত থাকক আমি তাৰে আশা কৰিছোঁ। এতিয়া মই আহিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা যুৱ গল্পকাৰ অবিনাশ বৰুৱাৰ ওচৰলৈ, আপোনাৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম, জন্ম শিক্ষা ক'ত কেনেদৰে আৰম্ভ হৈছিল?
2: হয়, মোৰ জন্ম শহীদ নগৰী গহপুৰস্থিত ডুবিয়া শীৰ্ষক গাঁওখনত, শৈশৱ আমি ডুবিয়াতে পাৰ কৰিলোঁ আৰু সেই ডুবিয়াৰে আদৰ্শ শিশু বিদ্যাপীঠ শীৰ্ষক শিক্ষানুষ্ঠানখনতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰ পৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে হায়াৰ ছেকেণ্ডেৰী সম্পূৰ্ণ কৰিলোঁ। তাৰপিছত গহপুৰৰ অন্যতম শিক্ষানুষ্ঠান চৌদাৰ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ আৰু বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ হিচাপে অধ্যয়নৰত।
1: সাহিত্যৰ সৈতে সম্পৰ্ক কেতিয়াৰ পৰা?
2: আচলতে সাহিত্যৰ সৈতে সম্পৰ্ক বুলি ক'লে দেউতা যিহেতু শিক্ষকতাৰ সৈতে জড়িত সেইবাবে ঘৰত সৰুৰে পৰা এটা পৰিৱেশ আছিল শিক্ষাৰ, দেউতাই বিভিন্ন কিতাপ পত্ৰ আনি আমাক দিছিল পঢ়িবলৈ, তাৰ লগতে দেউতাৰ যিটো ব্যক্তিগত পুথিভঁৰাল সেই পুথিভঁৰালত অজস্ৰ কিতাপ আছিল আৰু দেউতাই বিশেষকৈ সেই আমাক সৰু হৈ থাকোঁতে ৰংমনকে কেন্দ্ৰ কৰি কেইবাখনো ইংৰাজী শিশু আলোচনীও আনি দিছিল, দেউতা যিহেতু ইংৰাজী বিষয় শিক্ষক আছিল আৰু সেই আলোচনীকেইখন পঢ়ি সাহিত্য জগতৰ সৈতে দেউতাই সৰুৰে পৰা পৰিচয় কৰাই দিছিল আৰু তেনেকৈ সাহিত্য জগতৰ সৈতে প্ৰথম পৰিচয় হ'ল। তাৰপিছত মইনা পাৰিজাতৰ সৈতে, বিশেষকৈ মইনা পাৰিজাতৰ সৈতে সৰুৰে পৰা জড়িত হৈ আছিলোঁ। মইনা পাৰিজাতে সৰুৰে পৰাই সাহিত্য জগতৰ প্ৰতি, কলাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি আগ্ৰহ জাগ্ৰত কৰালে আৰু তাৰ যোগেদি আমি সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আৰু যেতিয়া হাইস্কুল পৰ্যায়ত আছিলোঁ বিদ্যালয়ৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতা হৈছিল আৰু সেই সাহিত্য প্ৰতিযোগিতাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ, তাত পোৱা পুৰস্কাৰসমূহে আমাক অনুপ্ৰেৰণা যোগাইছিল সাহিত্য চৰ্চা কৰিবৰ বাবে। তাৰপিছত মহাবিদ্যালয় পৰ্যায়ত সাহিত্যৰ ছাত্ৰ হিচাপে সাহিত্যৰ বিভিন্ন কিতাপ পঢ়িবলৈ সুযোগ পালোঁ আৰু তাৰ লগতে যিহেতু আমি সাহিত্যৰ ছাত্ৰ আছিলোঁ সেইবাবে পাঠ্যক্ৰমৰ অন্তৰ্গতই হওক বা পাঠ্যক্ৰমৰ বহিৰ্ভূতই হওক, বিভিন্ন গল্প, উপন্যাস, কবিতা ইত্যাদিৰ সোৱাদ ল'বলৈ সুযোগ পালোঁ আৰু

0: এনেদৰে আমি সাহিত্য জগতৰ সৈতে পৰিচয় হ'লোঁ আৰু সাহিত্য চৰ্চাৰ এটা মনোবৃত্তি গঢ়ি উঠিল আৰু এনেদৰে আমাৰ সাহিত্য জগতৰ প্ৰৱেশ ঘটিলে। সেয়া আজি অব্যাহত ৰাখিছোঁ সাহিত্য চৰ্চা। সাহিত্যৰ সাধক হিচাপে সাহিত্য চৰ্চা কৰি আছোঁ। মই ক্লাছ এইটত থাকোঁতে প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ। আচলতে প্ৰতিজন সাহিত্যিকেই সাহিত্যৰ ক্ষেত্ৰত হাত দিওঁতে প্ৰথমে কবিতাৰ যোগেৰে হাত দিয়ে, পোনপ্ৰথমে কবিতাৰে আৰম্ভ কৰে সকলোৱে। তাৰপিছত তেনেকৈ বিদ্যালয়ৰ হৈ যোৱা সাহিত্য প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ যোগেদিয়ে সাহিত্য চৰ্চাৰ প্ৰতি আমাৰ মনোনিৱেশ হৈ গ'ল। মহাবিদ্যালয় পৰ্যায়ত পঢ়ি থাকোঁতে গল্পৰ প্ৰতি আকৰ্ষিত হ'লো আৰু সেই অনুসৰি আজি গল্পৰ চৰ্চা কৰি আছো, এনেধৰণে চৰ্চা কৰি আগবাঢ়িছো।
1: জীৱনৰ প্ৰথমটো লেখাৰ অনুভৱ সদায় সুকীয়া, আপোনাৰ সেই অনুভৱৰ বিষয়ে জানিব বিচাৰিম।
0: প্ৰথম অনুভৱৰ প্ৰথম যি ৰচনাৰ অনুভৱ, তাত কৈশোৰৰ আকুলতা আছিল আৰু সেই আকুলতাৰ অন্তৰালত হয়তো অন্তৰাত্মাৰ পৰা জাগ্ৰত হোৱা কবিতা চৰ্চাৰ প্ৰথম দিখোজ বুলি মই ক'ব বিচাৰিম।
1: সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ বিষয়বস্তু সাধাৰণতে বাছনি কৰি লয়?
0: গল্প এটা লিখাৰ ক্ষেত্ৰত প্ৰথমেই মই ক'ব বিচাৰিম যে সাহিত্যকৰ্মত যেতিয়া জড়িত হৈ পৰোঁ তেতিয়া তাৰ যি অন্তৰৰ পৰা জাগ্ৰত হোৱা যি মনোভাৱ, সেই মনোভাৱে সাহিত্যকৰ্মত বিশেষভাৱে অৰিহণা যোগায়। আৰু লিখোঁ বুলি লিখিব পৰা নাযায় কেতিয়াও, অন্তৰাত্মাৰ পৰা এটা ভাৱ জাগ্ৰত হ'ব লাগিব আৰু সেই ভাৱটো কলমৰ যোগেৰে উকা কাগজখনত লিখিত ৰূপত এটা সাহিত্যকৰ্ম ৰূপে এটা সুঠাম শৰীৰ পায়। গতিকে গল্পৰ প্ৰথম অনুভৱ বুলি ক'লে ই আমাৰ সমাজখনত দেখি অহা যি বাস্তৱিক ছবি আমি সকলোৱে অনুভৱ কৰি আহিছোঁ, সেই বাস্তৱিক ছবিৰ যি জাগ্ৰত মনোভাৱ আমি সকলোৱে অনুভৱ কৰি আহিছোঁ। প্ৰথম গল্প গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁতে প্ৰথম গল্পত মই হাত দিছোঁ, প্ৰথম গল্প লিখিছোঁ। আৰু গল্পৰ মূল বিষয়বস্তু বুলি ক'লে গল্প ৰচনাৰ ক্ষেত্ৰত মই ভাবোঁ যে আজিৰ আধুনিক সমাজখনত আমি দেখি থকা আমাৰ সামাজিক চিত্ৰ, সাংস্কৃতিক চিত্ৰ, বাস্তৱিক চিত্ৰ বা আমাৰ সমাজখনৰ যি প্ৰচলিত সত্যতা, নিষ্ঠতা, গতানুগতিকতা, অগতানুগতিকতা ইত্যাদি গোটেই দিশসমূহক সামৰি গল্প সাহিত্যৰ এক বিস্তৃত ৰূপ এটা লাভ কৰিব পাৰে।
1: কৃষ্ণচূড়া আপোনাৰ প্ৰকাশিত উপন্যাস আৰু প্ৰবন্ধ প্ৰবাহ আপোনাৰ প্ৰকাশিত এখন প্ৰবন্ধ সংকলন, এই বিষয়ে কিছু কথা কওকচোন।
0: হয়, কৃষ্ণচূড়া উপন্যাসখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024 বৰ্ষৰ সাহিত্য প্ৰতিযোগিতাৰ উপন্যাসিকা প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ উপন্যাস হিচাপে নিৰ্বাচিত হৈছিল। উপন্যাসখন লিখাৰ আঁৰৰ কাহিনীটো আছিল আচলতে এজন ল'ৰাৰ এজোপা গছৰ সৈতে যি আত্মিক সম্পৰ্ক বা প্ৰকৃতি আৰু মানৱ মনৰ যি আত্মিক সম্পৰ্ক, সেই আত্মিক সম্পৰ্কৰ আধাৰতে উপন্যাসখন লিখিবলৈ প্ৰয়াস কৰা হৈছিল। সেই উপন্যাসখন লেখাৰ ক্ষেত্ৰত বিশেষভাৱে মই এটা ক্ষেত্ৰত গুৰুত্ব দিছিলোঁ যে প্ৰকৃতি আৰু মানুহৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ যি জাগতিক দৃশ্য, সেই আন্তৰিকতাৰ আঁৰত যে এক ঐশ্বৰিক মনোভাৱ, এক ঐশ্বৰিক শক্তি যে বিৰাজমান, প্ৰকৃতি আৰু মানুহৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ আধাৰতে উপন্যাসখন ৰচিত হৈছিল। তদুপৰি উপন্যাসখনত এক সামাজিক চিত্ৰ প্ৰতিফলিত হৈছে। তাৰ লগতে উপন্যাসখন মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতেই লিখা আছিলে। সেই সময়ত অসমত কা আন্দোলন হৈছিল। স্বাভাৱিক কথা যে সাহিত্যত সামাজিক চিত্ৰ প্ৰতিফলিত হ'বই বা সমসাময়িক সমাজখনত হৈ থকা, ঘটি থকা বিভিন্ন ঘটনাৰ প্ৰতিফলন সাহিত্যৰ যোগেদি হোৱাটোৱে স্বাভাৱিক, চিৰন্তন সত্য সাহিত্যৰ ক্ষেত্ৰত। গতিকে উপন্যাসখনত তাৰো এক সামাজিক চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰিছিলোঁ।
1: হয়, খুব সুন্দৰ। প্ৰবন্ধ প্ৰবাহ কিতাপখনৰ বিষয়ে কিছু জানিব বিচাৰিম।
0: এই প্ৰবন্ধ সংকলনখনত বিশেষকৈ সাহিত্যকেন্দ্ৰিক প্ৰবন্ধসমূহ সংকলিত হৈ আছে, 7টা প্ৰবন্ধ সংকলিত হৈ আছে। আৰু প্ৰবন্ধ পুথিখনত বিশেষকৈ পুৰণি অসমীয়া সাহিত্যৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ উচ্চাৰণ পদ্ধতিলৈকে প্ৰবন্ধ সামৰি পেলাই সংকলনখন ৰচনা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ।
1: সাহিত্যৰ ক্ষেত্ৰখনক লৈ বৰ্তমানৰ তথা অনাগত ভৱিষ্যতৰ পৰিকল্পনা কেনেধৰণৰ?
0: পৰিকল্পনা বুলি ক'লে বৰ্তমান এটা কামত নিয়োজিত হৈ আছোঁ, বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ছাৰৰ সৈতে এখন ট্ৰান্সলেশ্যন ষ্টাডিজৰ কিতাপৰ কাম অলপ দিনৰ আগতে সম্পূৰ্ণ কৰিছোঁ। কিতাপখনত ভাৰতীয় বিভিন্ন ভাষাৰ গল্পসমূহৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট কৰা হৈছে। বিশেষকৈ ভাৰতীয় প্ৰান্তীয় ভাষাসমূহৰ ক্ষেত্ৰত বিশেষকৈ মৈথিলী, উৰিয়া, বাংলা, হিন্দী, তামিল এইকেইটা ভাষাৰ গল্পসমূহ অসমীয়ালৈ অনুবাদ কৰা হৈছে।
1: অসম চৰকাৰৰ যুৱ লেখক সন্মান ভাৰতীয় সাহিত্য পুৰস্কাৰেৰে আপুনি সন্মানিত হৈছে, এই সমগ্ৰ যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম।
0: হয়, যুৱ লেখক সন্মানৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰন্থবৰ্ষ 2025ৰ লগত সংগতি ৰাখি অসমৰ প্ৰায় 1000 যুৱক যুৱতীক যুৱ লেখক সন্মান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই মৰ্মে বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনৰ জৰিয়তে আমি গম পালোঁ আৰু আবেদন কৰিলোঁ। আৰু এই বঁটাৰ এই সন্মানৰ বাবে নিৰ্বাচিত হ'লো। ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত NGO

0: ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছচাইটিয়ে ভাৰতীয় প্ৰান্তীয় ভাষাত সাহিত্য চৰ্চা কৰি থকা নৱপ্ৰজন্মৰ বিভিন্ন লেখকসকলক বঁটাৰে পুৰস্কৃত কৰে। ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছচাইটিয়ে এই বঁটাৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিছিলে, যিহেতু অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ 2025ৰ যুৱ লেখক সন্মানপ্ৰাপ্ত আছিলোঁ বাবে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিলে আৰু তেওঁলোকে আমাৰ পৰা আমাৰ কিতাপ দুখন বিচাৰিলে আৰু সেই মৰ্মে আমি তেওঁলোকলৈ কিতাপ দুখন প্ৰেৰণ কৰিলোঁ আৰু সেই কিতাপ দুখনৰ আধাৰতে অসমীয়া সাহিত্যৰ এজন যুৱ লেখক হিচাপে তেওঁলোকে ভাৰতীয় সাহিত্য পুৰস্কাৰ 2026 পুৰস্কাৰটি আমালৈ আগবঢ়ায়।
1: খুব ভাল লগা এটি ইতিবাচক খবৰ আমাৰ বাবে। আপোনাৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিছে, আপোনাৰ মনৰ বতৰা জানি আমাৰ ভাল লাগিছে। এইখিনিতে আমি শুনিব বিচাৰিম আপোনাৰ স্বৰচিত এটি গল্প পাঠ।
0: গল্পৰ শিৰোনাম কেণ্ডেল। আভৰণৰ ফ্লেটৰ দ্বিতীয় মহলাৰ পৰা গুৱাহাটী চহৰখন এখন জিলিকি থকা মৰিচিকাৰ দৰে দেখা যায়। সন্ধিয়া নামি অহাৰ লগে লগে গুৱাহাটীৰ বুকুত অজস্ৰ দোকান, গাড়ী, ফ্লাইঅভাৰৰ বিজ্ঞাপনৰ পটত পোহৰ জ্বলি উঠে। আভৰণে এই আলোকমালাৰ ফালে চাই থাকে, কিন্তু তাৰ হৃদয়ৰ ৰেকুণত এক অদ্ভুত শূন্যতাই বাহ লৈছে। বয়স মাত্ৰ 25, কিন্তু তাৰ হৃদয়ৰ মাজত যেন এটা শতিকাৰ ভাৰ। এটা ভাল চাকৰি, মাহে মাহে একাউণ্টত টকা সোমাই থাকে, মাক দেউতাকৰ স্বাস্থ্যও ভাল, ফ্লেটটো তাৰ নিজৰ, সেইবাবে বন্ধুবৰ্গৰ মাজত সি বৰ ভাগ্যৱান বুলি পৰিচিত। তথাপিও প্ৰতিদিনে ৰাতি টোপনি অহাৰ আগত তাৰ মনত এটা প্ৰশ্নই খোপনি পুতি থাকে, মোৰ আছে নেকি, আৰু যদি নাই তেন্তে কি নাই। তাক দেউতাকে এবাৰ কৈছিল, আভৰণ মানে অলংকাৰ, শৰীৰক সজাবলৈ, কিন্তু ভিতৰখন যদি খালী থাকে অলংকাৰে কি কৰিব পাৰে। এই কথাষাৰ আজিও তাৰ কাণত বাজি থাকে, ঠিক যিদৰে কোনো এটা পুৰণি সুৰ মনৰ একোণত লুকাই থাকে আৰু কেতিয়াবা অজানিতেই ওলাই আহে। আভৰণে সৰুতে বেহেলা বজাইছিল, তাৰ আইতাকে দিছিল বেহেলাখন আৰু কৈছিল যেতিয়া কথা ক'বলৈ শব্দৰ অভাৱ হ'ব তেতিয়া সুৰে ক'ব। কিন্তু জীৱনৰ দৌৰত, কৰ্মব্যস্ততাত সেই বেহেলাখন এতিয়াও আলমাৰীৰ একোণত ধূলিৰে ঢাক খাই আছে। সি কেতিয়াবা ভাবে মানুহেও এনেদৰেই নিজৰ ভিতৰৰ সুৰটো আলমাৰীত থৈ দিয়ে আৰু বাহিৰত প্ৰদৰ্শনীৰে জীৱন কটায়। সন্ধিয়াৰ চাহকাপ হাতত লৈ আভৰণে ফ্লেটৰ বেলকনিত বহিলেহি। কাষৰ টেবুলত কাফকাৰ মেটামৰফচিছখন, তাৰ কাষতে সি কেণ্ডেল এডাল জ্বলাই লৈছে। চাহকাপ মুখত দিয়াৰ লগে লগে দূৰৰ পৰা এটা সুৰ ভাহি আহিল। প্ৰথমে সি ভাবিলে কাষৰ ফ্লেটত নিশ্চয় কোনোবাই গান বজাইছে, কিন্তু সুৰটো এনেকুৱা আছিল যিটো তাৰ পূৰ্বে সি কেতিয়াও শুনা নাছিল। সুৰটো বাহিৰ নে বেহেলাৰ নে মানুহৰ কণ্ঠৰ, এটা মিহলি সুৰ যিয়ে যেন বতাহতে জন্ম লয় আৰু বতাহতে মিলি যায়। সি চাহকাপলৈ চালে, চাহকাপৰ ভিতৰত সৰু সৰু ঢৌ উঠিছে, ঠিক যেন কোনোবাই তাৰ চাহকাপৰ পৃষ্ঠত আঙুলিৰে সুৰ বজাই আছে। আভৰণে কাপটো তলত থৈ কাণ পাতি সুৰটো আকৌ এবাৰ শুনিলে, যেন তাৰ ফ্লেটৰ চুকতেই কোনোবাই বজাই আছে, কিন্তু বেলকনিততো কোনো নাই, কেৱল সন্ধিয়াৰ বতাহ আৰু দূৰৈত ব্ৰহ্মপুত্ৰৰ ধ্বনি। আজি অফিচৰ পৰা উভতি আহোঁতে আভৰণে ফুটপাথৰ এখন দোকানৰ ৰেডিঅ' এটাত বাজি থকা সুৰ এটা শুনিছিল। সুৰটো তাৰ চিনাকি লাগিল যদিও শব্দবোৰ ঠিক মনত পৰা নাই। সি কিছু সময়ৰ বাবে ৰৈ গ'ল। দোকানীজনে এটা পুৰণি গ্ৰামোফোন চলাই আছিল। আভৰণে সুধিলে, এই গানটোৰ নাম কি দাদা? দোকানীজনে হাঁহি এটা মাৰি ক'লে, নাম নাজানো নহয়, কিন্তু এই সুৰটো যিয়েই শুনে তেনেই ৰৈ যায়। কিছুমান সুৰৰ নাম নাথাকে, কেৱল অনুভৱ থাকে। কথাষাৰে আভৰণৰ বুকু চুই গ'ল। সি চাহকাপ টেবুলতে থৈ ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই গ'ল। উমানন্দৰ ফালে সূৰ্য মাৰ যাব ধৰিছে। আকাশখন কমলা আৰু বেঙুনীয়া ৰঙেৰে ৰঙীন। নদীৰ পানীত সেই ৰং প্ৰতিফলিত হৈছে যেন নদীখনে আকাশৰ লগত কথা পাতিছে। আৰু তাতেই ঘাটৰ শেষৰটো চুকত এজন বৃদ্ধই হাতত বেহেলা এখন লৈ বহি আছে। বৃদ্ধজনৰ চকুত উঠত এক শান্ত হাঁহি, আৰু তেওঁৰ বেহেলাখনৰ পৰা ওলাই থকা সুৰটোৱেই আছিল সেইটো সুৰ যিটো সুৰে আভৰণক আকুল কৰি ফুৰিছিল। আভৰণে লগে লগে কাষ চাপি গৈ সুধিলে, ককা, আপুনি এই সুৰটো কেতিয়াৰ পৰা বজাই আছে? বৃদ্ধজনে চকু নেমেলাকৈয়ে ক'লে, যেতিয়াৰে পৰা মানুহে প্ৰথম প্ৰশ্ন কৰিছিল মোৰ আছে নেকি। আভৰণৰ বুকুখন কঁপি উঠিল, আপুনি কেনেকৈ জানিলে মই এই কথা ভাবি আছিলো বুলি? বৃদ্ধই এইবাৰ চকু মেলি চালে। আভৰণে দেখিলে এই চকুযোৰত কোনো প্ৰতিফলন নাই, নাই আকাশ, নাই নদী, আনকি তেওঁ নিজেও নাই। প্ৰতিজন মানুহেই এদিন এই প্ৰশ্ন সোধে, বৃদ্ধই ক'লে, কিন্তু কম মানুহে ইয়াৰ উত্তৰ শুনিবলৈ ৰৈ থাকে। তুমি শুনিব খোজানে? আভৰণে মূৰদুৱে সন্মতি জনালে। তুমি সকলো লাভ কৰিছা, তোমাৰ একো অভাৱ নাই, তেওঁ কথা আৰম্ভ কৰিল, কিন্তু তুমি নিজকে কেতিয়াও লাভ কৰা নাই। তোমাৰ ঘৰ আছে, কিন্তু তুমি তাত থকা নাই। তোমাৰ চাকৰি আছে, কিন্তু তাত তুমি উপভোগ কৰা নাই। তুমি হাঁহিছা, কথা কৈছা, খাইছা, শুইছা, কিন্তু এই সকলোবোৰৰ মাজত তুমি নামৰ মানুহটোক তুমি হেৰাই থকা নাইনে? তেনেহ'লে এই সুৰটোনো কি ককা? এইটোৱেই সেই হেৰুৱা অংশ, বৃদ্ধই ক'লে। বেহেলাখন উঠাই তেওঁ আকৌ বজালে, যিমান তুমি ইয়াক শুনিবলৈ অস্বীকাৰ কৰিছিলা সিমানেই গভীৰ হৈ গৈ আছে। প্ৰতিটো বস্তুৰ ভিতৰতে এই সুৰ আছে আভৰণ, চাহৰ কাপত, হৰ্ণৰ শব্দত, বতাহৰ শব্দত, আনকি তোমাৰ উশাহ নিশাহতো। কিয়নো শূন্যতাৰ কোনো নিৰ্দিষ্ট ঠাই নাথাকে, ই সকলো ঠাইতে থাকে, ই তোমাৰ থকাখিনিৰ ভিতৰতো আছে। আভৰণে নদীৰ ফালে চালে, পানীখিনি এতিয়া গাঢ় নীলা হৈ পৰিছে, আকাশৰ শেষ পোহৰ কোনো প্ৰায় নুবুজা হৈছে। তেনেহলে এতিয়া মই কি কৰোঁ, এই শূন্যতাৰ পৰা কেনেকৈ মুক্ত হওঁ? বৃদ্ধই হাঁহিলে, প্ৰথমবাৰৰ বাবে মুক্তি বিচৰাটোৱে ভুল প্ৰশ্ন। তুমি শূন্যতাৰ পৰা পলাব খুজিছা, কিন্তু শূন্যতা তোমাৰ শত্ৰু নহয় আভৰণ, ই তোমাৰ আটাইতকৈ সত্য সংগী। যিদৰে সংগীতৰ সুৰবোৰৰ মাজৰ নীৰৱতাইহে সেই সংগীতক অৰ্থ দিয়ে, তোমাৰ জীৱনৰ এই শূন্যতাইহে তোমাৰ থকাবোৰক অৰ্থবহ কৰি তোলে। শূন্যতা নাথাকিলে পূৰ্ণতাৰ কোনো অস্তিত্বই নাথাকিব আভৰণ, শূন্যতা মানেইতো সম্পূৰ্ণতা। তেনেহলে মই সদায় এনেকৈ থাকিব লাগিব নেকি এই সুৰৰ সৈতে? হয়তো এই সুৰেই তুমি আভৰণ, বৃদ্ধই ক'লে। আৰু কথাষাৰ কোৱাৰ লগে লগে তেওঁৰ শৰীৰটো নদীৰ কুঁৱলীৰ মাজত বিলীন হ'বলৈ ধৰি, যেনেকৈ ধোৱা বতাহত বিলীন হৈ যায়। প্ৰতিজন মানুহৰেই এটা সুৰ, প্ৰতিজন মানুহেই এটা সুৰ, এটা অসম্পূৰ্ণ সুৰ, যিয়ে সদায় সম্পূৰ্ণতাৰ সন্ধান কৰে। এই সন্ধানেহে জীৱন আভৰণ, ইয়াৰ লক্ষ্যটো নহয়। আভৰণে হাতখন আগবঢ়াই বৃদ্ধজনক ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। বৃদ্ধ তেওঁৰ বেহেলাখন সকলো নদীৰ লগত একাকাৰ হৈ গ'ল, কিন্তু তেতিয়াও সেই সুৰটো বাজি আছিল, যেন নদীৰ পৰা, শিলৰ পৰা, বতাহৰ পৰা, হৃদয়ৰ গভীৰ কোণৰ পৰা। ই বুজি পালে এই সুৰ কেতিয়াও সম্পূৰ্ণ নহয়, ই সদায় বাজি থাকিব। ফ্লেটলৈ উভতি আহোঁতে চহৰখনৰ প্ৰতিটো শব্দতেই সি এক আকৰ্ষণ অনুভৱ কৰিলে। সি ভাবিলে, মানুহে জীৱনত যিমান পাব বিচাৰে সিমানেই তেওঁ নিজৰ পৰা আঁতৰি যায় নেকি? পূৰ্ণতাৰ সন্ধানত যিমান দূৰ আগবাঢ়ে সিমানেই নিজৰ ক্ষয় হৈ গৈ থাকে নেকি?
1: খুব ভাল লাগিল আপোনালোকৰ সৈতে কথা পাতি। আপোনালোকৰ সাহিত্যৰ এই যাত্ৰা সুমধুৰ হওক, আগন্তুক দিনৰ বাবে অফুৰন্ত শুভকামনা জনাইছো। প্ৰিয় শ্ৰোতা, আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল উদীয়মান কবি প্ৰাঞ্জিৎ ঘোষ আৰু উদীয়মান গল্পকাৰ অবিনাশ বৰুৱা। যুৱ সাহিত্যৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ঝৰ্ণা ভৰালী আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত অবিনাশ বৰুৱাৰ গল্পপাঠ আৰু প্ৰাঞ্জিৎ ঘোষৰ কবিতাপাঠ শুনিলে। অনুষ্ঠানটিৰ আগ ধৰিলে ঝৰ্ণা ভৰালীয়ে।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো হিয়া দিয়া নিয়া ছবিখনৰ পৰা কেইটিমান সুমধুৰ গীত। প্ৰথমে শুনক জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠত এই গীতটি।

ইমানপৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠত হিয়া দিয়ানা ছবিখনৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

মিডিয়ামৰ 99.9 মিটাৰ এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। এতিয়া টুডেজ ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

কোনোদিনে নোহোৱা নোপোজা, কোনোদিনে নেদেখা বাৰিষাৰ বানে এফালৰ পৰা ধাহিমুহি লৈ গ'ল উজনি অসম। প্ৰলয়ংকৰী বাৰ্ণে মুহূৰ্ততে নিশেষ কৰি পেলালে উজনিবাসীৰ সপোন। মৰমৰ ঘৰখন, পৰিয়ালৰ মানুহক হেৰুৱাই চকুৰ পানীৰে এতিয়া বাট নেদেখা হৈছে বৰ্ণাঢ্য। প্ৰকৃতিৰ নিষ্ঠুৰতাক কোনোদিনেই নেদেখা এইসকল বৰ্ণাঢ্যই হয়তো অনুভৱ কৰিছে, এনেকৈ চাগে ভাগে সপোন।

বাৰিষাৰ মানে কেৱল এখন ঘৰকেই নিশেষ কৰা নাই, নিশেষ কৰিলে প্ৰতিজন বৰ্ণাঢ্যৰ জীৱনৰ কঠোৰ সংগ্ৰামৰ আশাসুধীয়া ফচল। দিন ৰাতিয়ে হাহাকাৰ কৰি এতিয়া এমুঠি অন্নৰ তাৰণাত সাহায্যৰ বাবে ৰাজপথত সাহিৰ পাতিবলগীয়া হৈছে এইসকল লোকে। হয়তো তেওঁলোকে ভাবিছে বাৰিষা এবাৰ তেওঁলোকৰ বাবে কাল হৈ আহিল, যি মুহূৰ্ততে নিশেষ কৰি নিলে ঘৰৰ লগতে পশুধন।

ফেনে ফুটুকাৰে বাঢ়ি অহা বাৰিষাৰ বানৰ লগত মোকাবিলা কৰিব কোনে? মাজনিশা টোপনিত লালকাল হৈ থকা মানুহবোৰৰ ঘৰত যেতিয়া বানে কালৰূপ লৈ আহে, তেতিয়াই হাহাকাৰ লাগে প্ৰতিটো পৰিয়ালত। একাঁঠু পানীত কবকাই জীৱনৰ তাৰণাত ছটফটাই থাকে বানাক্ৰান্ত, কিন্তু নিষ্ঠুৰ প্ৰকৃতিৰ নালাগে দুখ, কাৰণ বাৰিষাৰ নাথাকে হৃদয়, বাৰিষা নিষ্ঠুৰ।

অতি কষ্টৰে কৰিবলৈ লোৱা হেঁপাহৰ খেতিডৰাত এতিয়া চিনচাপ নাই। সকলো বানে নিছে উটুৱাই, পানী আৰু পলসে পুতিছে মানুহ, পুতিছে ঘৰৰ লগতে পুতিছে খেতিপথাৰ। নিজৰ হেঁপাহৰ খেতিডৰা নিশেষ হৈ যোৱাত চকুৰ পানীৰে বাট নেদেখা হৈছে বৰ্ণাঢ্যৰ। কি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসমত!

হঠাতে অহা বানপানী সকলোকে শেষ কৰি দিলে। প্ৰকৃতিৰ কালৰূপক কোনেনো দিব পাৰিব বাধা। আজি অসমে কান্দিছে, কিন্তু সেই কান্দোনলৈ যেন ভূক্ষেপ নাই প্ৰকৃতিৰ। অনাহাৰে অনিদ্ৰাৰে থকা এই বন্যাত্যক লাগে এতিয়া কেৱল আপোনাৰ অকণমান সহায়, দুখৰ দিনত এষাৰি মাত।

জীৱনৰ আটবাটতে কলীয়া ডাৱৰে আৱৰি ৰখা এই সকল লোকক যাতে চকু মেলি চাই নেদেখাজনে প্ৰকৃতিয়ে যেন ধাৰণ কৰে শান্ত ৰূপ, এয়া এতিয়া প্ৰাৰ্থনা প্ৰতিজন লোকৰ। বৰষা, তুমি নিষ্ঠুৰ নহবা, কৃপা কৰা সকলোকে। প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো খায়াল অনুষ্ঠানটি। আজি খায়াল শুনক মানসী দেৱীৰ কণ্ঠত ৰাগ ৰাগেশ্ৰী।

প্ৰিয় শ্ৰোতা, খায়াল অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। চাওঁতে চাওঁতে আমাৰ সময় শেষ হৈ আহিল, গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ শাওণ মাহৰ 11 দিন, 1948 শকাব্দৰ 6 শাওণ আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 28 তাৰিখ।